এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰিয়াংকী দেৱ চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, শ্বেখ আব্দুল্লা আহমেদ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিতুল গগৈ, বিজিৎ শৰ্মা আৰু আছিক আহমেদ, আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰা হৈছে পণ্ডনা।

অধিবেশনৰে পুৱা 6:15 সংগীতা দাসৰ কণ্ঠত ভজন, 6:20 কবিতা চৌধুৰী কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীত শুনিবলৈ পাব। নিয়োগ বাতৰি প্ৰচাৰৰ সময় 7:50, 9:15 ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানত দিলীপ চৌধুৰী, পাৰ্বিন আহমেদ, বৰ্ণালী দাস, শান্তনু গোস্বামী, মিনতি গগৈ আৰু অপূৰ্ব কুমাৰ দাসৰ কণ্ঠৰ গীত।

দিনৰ 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, তাৰানা, গীতমালা, ৱতন কি তাৰানে আৰু সৈনিকা। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱবাণী। ইয়াত আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান। সন্ধিয়া 6:10 প্ৰদক্ষিণা কলিতাৰ কথিকা, আধুনিক অসমীয়া কবিতাৰ অন্যতম প্ৰতিভা নৱকান্ত বৰুৱা।

সন্ধিয়া 4:30 বজাত চন্দন ডেকাৰ কণ্ঠৰ বৰগীত, 7:20 মিনিটত যুৱ সাহিত্য অনুষ্ঠান, প্ৰযোজনা ভাৰ্গৱ কলিতাৰ, 7:50 মিনিটত যুৱ আবৃত্তিৰ অনুষ্ঠান, 8:05 মিনিটৰ যন্ত্ৰ সংগীতৰ অনুষ্ঠানত অৰুণাভ চুটি মালাকাৰৰ খোলবাদন শুনিবলৈ পাব।

নিশা 4:30 বজাত ভজনৰ অনুষ্ঠান, 4:30 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত জিতেন বসুমতাৰীৰ কণ্ঠৰ খেয়াল ৰাগ মালকোঁচ শুনিবলৈ পাব। এয়া আছিল আজিৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ অনুষ্ঠানসূচী। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। আজি নিশা 4:30 বজাত এখনি নাটক চন্দ্ৰৰ কলংক, ৰচনা ইন্দিৰা ভূঞাৰ, প্ৰযোজনা দুৰ্গেশ্বৰ বৰঠাকুৰৰ। নিশা 8:02 বজাত পৰিয়াল কল্যাণ অনুষ্ঠানত বৃক্ক ৰোগৰ প্ৰাৰম্ভিক চিনাক্তকৰণ আৰু সজাগতা, এই বিষয়ে ডঃ গায়ত্ৰী বেগুৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত পৰিৱৰ্তিত জলবায়ুত শালি ধানৰ খেতি, এই বিষয়ে ডঃ বিনোদ কলিতাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ভাস্কৰ জ্যোতি আচাৰ্যৰ, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 7:15 বজাত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া শুনাবলৈ লৈছো সংগীতা দাসৰ কণ্ঠৰ ভজন।

কবিতা চৌধুরীর কণ্ঠর দুটি লোকগীত শুনিলে। শ্রোতাসকলে আমার অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবির গীতৰ অনুষ্ঠান মধুবনৰ। অনুষ্ঠানৰ প্ৰথমে শুনা বুলি লৈছো লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত স্বৰ্গম ছবিখনৰ এটি গীত। আনন্দ বক্সীৰ গীতৰ কথা আৰু সংগীত লক্ষ্মীকান্ত প্ৰিয়াৰেলালৰ।

এইবাৰ শুনাবলৈ লৈছো আনন্দ বক্সীৰ গীতৰ কথা, লক্ষ্মীকান্ত পিয়াৰলালৰ সংগীত, লতা মংগেশকৰ আৰু এছ পি বালসুব্ৰমণিয়মৰ কণ্ঠত এক দুজে কে লিয়ে ছবিখনৰ এই গীতটি।

সুহাগান ছবিখনৰ গীতত কণ্ঠদান কৰিছিল লতা মঙ্গেশকাৰে। হস্ৰ জয়পুৰীৰ গীতৰ কথা আৰু মদন মোহনৰ সংগীতেৰে শুনোৱা হওক ছবিখনৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক লতা মংগেশকাৰৰ কণ্ঠত ৰিষ্টে নাতে ছবিখনৰ এটি গীত, হৰ্ষৰাজ জয়পুৰীৰ গীতৰ কথা আৰু সংগীত মদন মোহনৰ।

লতা মংগেশকাৰৰ কণ্ঠত ৰিষ্টে নাতে ছবিখনৰ গীতটি শুনিলে। শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আশা ভোচলেৰ কণ্ঠত সুজাতা ছবিখনৰ এটি গীত, মজৰুহৰ গীতৰ কথা আৰু সংগীত এছ ডি বৰ্মনৰ।

স্থানতে এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত গাইড ছবিখনৰ এটি গীত, সংগীত এছ ডি বৰ্মনৰ।

0: নেগেটিভ ছবিখনত কিশোৰ কুমাৰৰ কণ্ঠৰে গীতটিৰে সামৰা হল মধুবন অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী, বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হল, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ডলৈ ৰাওনা হোৱা এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিব। ভাৰতে

সতীশ দাসৰ গীতৰ কথা আৰু ৰমেন বৰুৱাৰ সুৰত নীলিমা খাতুনৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো শুভমিতা বেনাৰ্জীৰ কণ্ঠৰ এটি গীত।

ষ্টেট বেংক অব ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰে ক্ষেত্ৰতে প্ৰাৰ্থীৰ স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅলজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅলজি বা এপ্লাইড জিঅলজি বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dcm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথামেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰমেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। আমাৰ আজিৰ নিয়োগ বাতৰিও ইমানেই।

মহাবাহু শাখাযোগে আজি নিশা 9:30 এখনি নাটক চন্দ্ৰৰ কলংক, ৰচনা ইন্দিৰা ভূঞাৰ, প্ৰযোজনা দুৰ্গেশ্বৰ বৰঠাকুৰৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বৃক্ষৰোগৰ প্ৰাৰম্ভিক চিনাক্তকৰণ আৰু সজাগতা, এই বিষয়ে ডঃ গায়ত্ৰী পেগুৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মঞ্জিত গগৈ। আমিনগাঁও ক্ৰীড়া পৰিসৰত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নিৰ্মিত ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে। 20,000 আসনযুক্ত ক্ৰিকেট ষ্টেডিয়ামখন নিৰ্মাণৰ কাম অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি আমিনগাঁও ক্ৰীড়া পৰিসৰত নিৰ্মীয়মান আন্তঃগাঁথনি প্ৰকল্পৰ কাম কাজৰ বুজ লৈ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 100 বিচনাযুক্ত হোষ্টেলৰ লগতে ক্ৰিকেট খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ বাবে আন এটা আধুনিক হোষ্টেল নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ছুইমিং পুলটোত 40 প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিব পৰা যাব। বেডমিণ্টন কেন্দ্ৰটো বিশ্বমানৰ কৰি গঢ়ি তোলা হৈছে বুলিও তেওঁ কয়। ক্ৰিকেট ষ্টেডিয়ামৰ সমীপতে থকা ৰেল বিভাগৰ ভূমি ৰাজ্য চৰকাৰে লীজত লোৱাৰ পৰিকল্পনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই ভূমিত বহুমহলীয়া গাড়ী পাৰ্কিং ব্যৱস্থা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আমিনগাঁৱৰ নতুন ক্ৰীড়া আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিলে সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লগতে এই নতুন প্ৰকল্পটো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া অনুষ্ঠিত কৰাৰ সুবিধা হ'ব বুলি তেওঁ কয়। আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়কে ধৰি এই ক্ৰীড়া আন্তঃগাঁথনিৰ সমীপৰে 1 লেনযুক্ত পথ নিৰ্মাণ কৰা হ'ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই পথটোৰে IIT যাত্ৰা সুচল হ'ব বুলি তেওঁ মন্তব্য কৰে।
2: নৱনিৰ্মিত ছুইমিং পুল আৰু ক্ৰিকেট ষ্টেডিয়াম চাবলৈ আহিছিলোঁ। আমাৰ ছুইমিং পুলটো সুন্দৰভাৱে নিৰ্মাণ সম্পূৰ্ণ হৈছে। এতিয়া এই ছুইমিং পুলটো আমি বা ছুইমিং প্ৰশিক্ষণ শিবিৰটো চলাবৰ বাবে আমি স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াক এই ছুইমিং পুলটো আমি তেওঁলোকক চলাবৰ কাৰণে দিম। 40 প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব আৰু নেশ্যনেল গেমছৰ দৰে খেল হ'ব পাৰিব। ইতিমধ্যে আমাৰ বেডমিণ্টনৰ এইটো উৎকৃষ্টতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। থাৰ্ড আমাৰ প্ৰজেক্টটো আছিলে ক্ৰিকেট ষ্টেডিয়াম। এতিয়া ক্ৰিকেট ষ্টেডিয়ামটো আমি অনুমান কৰিছো যে ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হ'ব।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতীয়ে আদালতত সাক্ষ্যদান কৰিব। ইপিনে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। আনহাতে ফাষ্ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰে পৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা চলিব বুলি প্ৰকাশ কৰা হৈছে। ৰেল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূৰ্বে কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে সংবাদমেলত প্ৰকাশ কৰিছিল। মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাৰ সৈতে এই সংবাদমেলত আয়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনা কৰাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 26 জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা পৰামৰ্শসমূহ 1800117800 নম্বৰত ফোন কৰি জনাব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও নিজৰ পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছড কল দিয়াৰ পাছত লাভ কৰা SMS লিংকৰ জৰিয়তেও তেওঁলোকৰ পৰামৰ্শসমূহ পোনপটীয়াকৈ দিব পাৰিব। এই অনুষ্ঠানৰ বাবে অহা 24 জুলাই পৰ্যন্ত জনসাধাৰণে দিহা পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। টাকাম মিচিং পৰিণ কেবাং চমুকৈ TMPK শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আশা প্ৰকাশ কৰিছে। জোনাইৰ মিচিং কৃষ্টিভৱনত কালি অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ডাঃ পেগুৱে এই কথা উল্লেখ কৰে। অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে, মাজুলীৰ বিধায়ক ভুৱন গামৰ লগতে টি এম পি কেৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
3: बारिश के पानी की एक एक बूंद को हमें बचाना है, तो मेरा खास आग्रह है वर्षा का बूंद बूंद पानी हम मिलकर के बचाएं।
4: जल है तो हम है। आइए घरों ऑफिसों में

0: গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰে গীতটিৰে সামৰা হ'ল আধুনিক গীতৰ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, আমিনগাঁৱত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ অংশ হিচাপে ৰাজ্যজুৰি নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী, ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ, মেৰামতিৰ পৰিপ্ৰেক্ষিতত শৰাইঘাটৰ পুৰণি দলঙেৰে আজিৰে পৰা দুমাহলৈ যাতায়াত বন্ধ আৰু অহা বুধবাৰৰ পৰা ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল প্ৰথমখন খেলত ফ্ৰান্স আৰু স্পেইন মুখামুখি। আমিনগাঁও ক্ৰীড়া পৰিসৰত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে

0: বেডমিণ্টন কেন্দ্ৰটো বিশ্বমানৰ কৰি গঢ়ি তোলা হৈছে বুলি তেওঁ কয়। ক্ৰিকেট ষ্টেডিয়ামৰ সমীপতে থকা ৰেল বিভাগৰ ভূমি ৰাজ্য চৰকাৰে লীজত লোৱাৰ পৰিকল্পনা কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই ভূমিত বহুমহলীয়া গাড়ী পাৰ্কিং ব্যৱস্থা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আমিনগাঁৱৰ নতুন ক্ৰীড়া আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠিলে সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লগতে এই নতুন প্ৰকল্পটো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া অনুষ্ঠিত কৰাৰ সুবিধা হ'ব বুলি তেওঁ কয়। আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়কে ধৰি এই ক্ৰীড়া আন্তঃগাঁথনিৰ সমীপৰে এখন ছটা লেনযুক্ত এটা পথ নিৰ্মাণ কৰা হ'ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই পথটোৰে আই আই টিলৈ যাত্ৰা সুচল হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
1: আৰু ক্ৰিকেট ষ্টেডিয়াম চাবলৈ আহিছিলোঁ। আমাৰ চুইমিং পুলটো সুন্দৰভাৱে নিৰ্মাণ সম্পূৰ্ণ হৈছে। এতিয়া এই চুইমিং পুলটো আমি বা চুইমিং প্ৰশিক্ষণ শিবিৰটো চলাবৰ বাবে আমি স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াক এই চুইমিং পুলটো আমি তেওঁলোকক চলাবৰ কাৰণে দিম। 40 জন প্ৰশিক্ষাৰ্থীয়ে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব আৰু নেশ্যনেল গেমছৰ দৰে খেল হ'ব পাৰিব। ইতিমধ্যে আমাৰ বেডমিণ্টনৰ এইটো উৎকৃষ্টতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। থাৰ্ড আমাৰ প্ৰজেক্টটো আছিলে ক্ৰিকেট ষ্টেডিয়াম। এতিয়া ক্ৰিকেট ষ্টেডিয়ামটো আমি অনুমান কৰিছো যে ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হ'ব।
0: চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে মাদক দ্ৰব্যৰ মূল চক্ৰান্তকাৰীসকল আন্তঃৰাষ্ট্ৰীয় সীমাৰ বাহিৰত থকাৰ বাবে তেওঁলোকক কৰায়ত্ব কৰাটো ইমান সহজ নহয়। শেহতীয়াকৈ সবল স্থিতি লাভ কৰা আন্তঃৰাজ্যিক সহযোগিতাই মাদক দ্ৰব্যৰ ব্যৱসায়ী আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান আগবঢ়াই নিয়াত সহায় কৰিব বুলি ডঃ শৰ্মাই আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান আৰম্ভ কৰে। চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অধিক কঠোৰভাৱে আগবঢ়াই নিব বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অসম আৰক্ষীয়ে জব্দ কৰা 472,51,00,000 টকা মূল্যৰ মাদক দ্ৰব্যখিনি ধবংস কৰাৰ বাবে প্ৰায় 10 দিনৰ প্ৰয়োজন হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে মাদক দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী চলোৱা হৈছে। কোকৰাঝাৰত জিলা নিচাযুক্ত দ্ৰব্য নিষ্পত্তি সমিতিয়ে সন্তোষ নদীৰ পাৰত 19 কোটিৰো অধিক টকা মূল্যৰ মাদক দ্ৰব্য বিনষ্ট কৰে। বঙাইগাঁও জিলাত চহৰৰ সমীপৰ বীৰজৰা চাহবাগানত 6,63,00,000 অধিক টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰা হয়। ইয়াৰ ভিতৰত বুজন পৰিমাণৰ ভাং, হেৰইন, নিচাযুক্ত টেবলেট, কেপচুল আৰু কানিও আছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ বিচাৰ প্ৰক্ৰিয়া আজিৰে পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত অনুষ্ঠিত হ'ব। আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিয়ে আদালতত সাক্ষ্য দিব। ইপিনে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। আনহাতে ফাষ্টট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰে পৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা চলিব বুলি প্ৰকাশ কৰা হৈছে। ৰেল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূৰ্বে কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে সংবাদমেলত প্ৰকাশ কৰিছিল। মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাৰ সৈতে এই সংবাদমেলত আয়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়ৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়।
2: যিখিনি গাড়ী ধৰক গুৱাহাটীৰ পৰা টুৱাৰ্ডছ কামৰূপলৈ ওলাই যায় সেইখিনি গাড়ী LMDখিনিৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই। কিন্তু যিখিনি গাড়ী কামৰূপৰ পৰা আমাৰ গুৱাহাটীত সোমায় তেওঁলোকে নতুন শৰাইঘাট ব্ৰিজখনি ইউজ কৰিব লাগিব। আহি পেলাই অলপ দূৰ আহি এটা আমাৰ নাকা চেকিং পইণ্ট আছে, ইয়াতে এজ অব্দি ব্ৰিজখন নাপাওঁতে তাতে গাড়ীখিনি আকৌ নিজৰ ট্ৰেকলৈ গুচি যাব। চ' আমাৰ ইয়াত ধৰক এৰাউণ্ড 200 মিটাৰমান ৰাস্তাত 2 ট্ৰেকত গাড়ী চলিব। তাৰ কাৰণে কনচাৰ্ণ এজেঞ্চিক কিছুমান আমি বেৰিকেড লগাব দিছোঁ যাতে দুটা ৱেত 2খন গাড়ী ভাগ হৈ থাকে। এই যিটো ষ্ট্ৰেছ পৰিব তাত যাতে কোনো এখন গাড়ী আন এখন গাড়ী অভাৰটেক কৰিবলৈ নোখোজে। আৰু এটা মই কথা কওঁ, আপোনালোকে জানে ব্ৰহ্মপুত্ৰৰ সংযোগী আৰু এখন দলং আছে কুমাৰ ভাস্কৰ বৰ্মা, সেইটো এইখিনি সৰু সৰু গাড়ী আছে, তেওঁলোকে যদি শৰাইঘাটৰ এই যিটো ষ্ট্ৰেছ বাদ দি তেলেগে কুমার ভাস।

0: আনহাতে গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটে চাৰিআলি কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা ছয় বজাৰ পৰা নিশা দহ বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীৰ প্ৰৱেশ আৰু প্ৰস্থানতো বাধা আৰোপ কৰা হৈছে। ভাৰতে কালি মৃত্যু হোৱা কাটাৰৰ আমিৰ শ্বেইখ হামাদ বিন খালিফা অল থানিৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো ৰাষ্ট্ৰীয় শোক পালনৰ দিন হিচাপে ঘোষণা কৰিছে। এই উপলক্ষে আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হৈছে। আজিৰ দিনটোত সকলো ধৰণৰ চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান বন্ধ ৰখা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাডাৰ আমিৰ শ্বেইখ হামাদ বিন খালিফা অল থানিৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে। এটা শোকবাৰ্তাত শ্ৰীমোদীয়ে কয় যে অল থানি এগৰাকী দূৰদৰ্শী নেতা আছিল যিয়ে কাটাৰক বিকাশ আৰু সমৃদ্ধিৰ শিখৰলৈ লৈ যোৱাত নেতৃত্ব দিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত উল্লেখ কৰা মতে সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু ভাৰত চৰকাৰৰ হৈ সমবেদনা জনোৱাৰ বাবে কাটাৰলৈ গৈছে। ধেমাজি জিলাৰ জোনাইৰ কৃষ্টি ভৱনত যোৱা ন জুলাইৰ পৰা অনুষ্ঠিত মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাং অৰ্থাৎ টি এম পি কেৰ সপ্তদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনৰ কালি সামৰণি পৰে। কালি নিশা অনুষ্ঠিত প্ৰতিনিধি সভাত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব পুনৰ তিলক দলে আৰু ছান দই পাংগিঙক অৰ্পণ কৰা হয়। মিচিং জনগোষ্ঠীৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে নতুন সমিতিখনে ন উদ্যমেৰে কাম কৰি যাব বুলি নৱনিৰ্বাচিত কেন্দ্ৰীয় সভাপতিগৰাকীয়ে প্ৰকাশ কৰে।
1: আমাৰ দুটা বিষয় দিল্লীত আলোচনা চলি আছে, মিনি মিচিং সংশোধনীৰ ব্যৱস্থা আৰু ছিক্স শ্বিডিউলৰ ব্যৱস্থা, মিচিং অটনমাছ কাউন্সিলৰ সাংবিধানিক মৰ্যাদাৰ ব্যৱস্থাৰ কথাটো। আৰু সেই দুটা বিষয়ক আমি আমাৰ এতিয়াৰ কমিটি, যিটো কমিটিক আমাক 29 চনলৈকে এটা পুনৰ আমাক সকলোকে নিৰ্বাচন কৰিছে, সেই নিৰ্বাচিত টোটেল কমিটিয়ে মিলি জ্যেষ্ঠসকলৰ পৰামৰ্শৰে আমি অনাগত দিনত মিচিং ৰেঙামৰ কাৰণে ছিক্স সাংবিধানিক মৰ্যাদা আৰু মিৰি মিচিং সংশোধনীৰ ব্যৱস্থা আনি দিয়াৰ আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু এই কথাৰে মই সকলো মিচিং ৰেঙাম আৰু আমাৰ জ্যেষ্ঠসকলক মই আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ।
0: ইপিনে কালি এই অনুষ্ঠানত অংশ লৈ টি এম পি কে শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আশা প্ৰকাশ কৰে। ধুবুৰী জিলাৰ মটেৰজাৰ বিচন্দৈত বন বিভাগে অভিযান চলাই আজি পুৱা এটা অবৈধ কাঠফলা মিল জব্দ কৰাৰ লগতে ভালেমান মূল্যৱান কাঠ উদ্ধাৰ কৰে। উল্লেখযোগ্য যে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে এনেধৰণৰ অভিযান চলাইছে। এই অভিযানকালত জব্দ কৰা কাঠসমূহ ধুবুৰীলৈ আনি বিভাগীয় জিম্মাত ৰখা হৈছে। অৱশ্যে এই অভিযানকালত কোনো লোকক আটক কৰা হোৱা নাই। বিশ্বনাথ জিলাৰ গহপুৰত কালি দৃষ্টান্তিক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ভাওনা আৰু বুৰঞ্জীমূলক নাটকৰ আধাৰত সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। গহপুৰ পৌৰসভা প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাত তিনিটা শাখাত কমেও 50 গৰাকী প্ৰতিযোগীয়ে অংশ লয়। এই প্ৰতিযোগিতাৰ প্ৰাপ্তবয়স্ক শাখাত বহু মহিলাই স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সাংস্কৃতিক গোষ্ঠীটোৰ এই পদক্ষেপে নৱপ্ৰজন্মক ভাওনা আৰু বুৰঞ্জীমূলক নাটকৰ প্ৰতি আকৰ্ষিত কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত কালি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগতে যোৰাবাটৰ 9 মাইল 10 মাইল আদি অঞ্চলত ভয়ংকৰ বানৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ ফলত সেই পথছোৱাৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন কেইবাঘণ্টাজুৰি পথতে আবদ্ধ হৈ থাকিবলগীয়া হয়। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যোৰাবাটেৰে যাতায়াত কৰিবলগীয়া সকলো যান বাহনৰ দিশ সলনি কৰা হয়। গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেংগী হৈ যাবলৈ নিৰ্দেশ দিয়া হয়। ইপিনে বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী 6 মাইল, বেলতলা, পাণ্ডু, খানাপাৰা, পাঞ্জাবাৰী, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 26 জুলাইত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ দিহা পৰামৰ্শসমূহ 1800117800 নম্বৰলৈ ফোন কৰি জনাব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও নিজৰ পৰামৰ্শ আগবঢ়াব পাৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ছেমিফাইনেলত বিজয়ী হোৱা দল দুটাই অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমিফাইনেলত পৰাজিত দুটা দলে 19 জুলাইত মায়ামিত তৃতীয় স্থানৰ বাবে প্লে অফৰ খেলত অৱতীৰ্ণ হ'ব।

0: আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। নলবাৰী জিলাৰ দোলাশালত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জব্দকৃত 472 কোটি টকাৰ ড্ৰাগছ ধবংস অভিযানৰ আৰম্ভ কৰে। দোলাশালস্থিত 14 সংখ্যক অসম আৰক্ষী বেটেলিয়ান চৌহদত ৰাজ্যৰ প্ৰথমটো ড্ৰাগছ ধবংসকাৰী যন্ত্ৰ মুকলি কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়াৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াসকলৰ বিৰুদ্ধে অসম আৰক্ষীক অধিক কঠোৰ হবলৈ নিৰ্দেশ প্ৰদান কৰে। আমাৰ অসম কাকতত এই বাতৰিটোক আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। অন্যান্য দৈনিক বাতৰি কাকতসমূহৰ লগতে দি টাইমছ অব ইণ্ডিয়া, দৈনিক জনমভূমি কাকততো একেটা বাতৰিকেই গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে। অসমৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ইউৰোপীয় সংঘলৈ স্থানীয় সামগ্ৰী প্ৰেৰণ কৰা আৰু বাণিজ্যিক সম্পৰ্ক বৃদ্ধিৰ বাবে গুৱাহাটীত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে ইউৰোপীয় প্ৰতিনিধিৰ সৈতে যুটীয়াভাৱে ব্লু ভেলী ক্লাষ্টাৰ মুকলি কৰিছে। ইয়াৰ জৰিয়তে সুগন্ধি, সুস্বাদু সামগ্ৰী, আয়ুষ আদি খণ্ডত উত্তৰ পূৰ্বাঞ্চল আৰু ইউৰোপৰ বজাৰ সংযোগ কৰা হৈছে। দৈনিক অসম কাকতত এই বাতৰিটোৱে মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। গুৱাহাটী মহানগৰীত কালি ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে যোৰাবাটকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ ডুব যোৱাৰ লগতে সৰুবৰ পথ উপপথসমূহ জলমগ্ন হৈ পৰাত যান বাহনৰ চলাচলত ব্যাঘাত জন্মিছে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া খবৰ কাকতত গুৰুত্ব সহকাৰে এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। যোৰাবাটত ভয়ংকৰ বান, গুৱাহাটী আৰু উজনি অসমৰ মাজত কেইবাঘণ্টা যাতায়াত ব্যাহত হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকততো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। শেহতীয়াকৈ দেশত কণীৰ মূল্য বৃদ্ধি পাইছে। নিৰ্ধাৰিত পৰিমাণতকৈ অসমৰ বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে খুচুৰা বজাৰত অধিক মূল্যত কণী বিক্ৰী কৰি অহাৰ অভিযোগেৰে দৈনিক অগ্ৰদূত কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ পৰা 140টা সামৰিক ঘাটিত প্ৰচণ্ড আক্ৰমণ চলায়। ইয়াৰ প্ৰতিশোধস্বৰূপে ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰাৰ লগতে ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাবাই প্ৰতিশোধৰ হুংকাৰ দিছে। দি আছাম ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰি মাজলৈ।
0: ধন্যবাদ মনজিৎ। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। আমিনগাঁৱত নৱনিৰ্মিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ আৰু ছুইমিং পুল খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। মাদক দ্ৰব্যৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ অংশ হিচাপে ৰাজ্যজুৰি নিচাযুক্ত দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী। ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পুনৰ আৰম্ভ। মেৰামতিৰ পৰিপ্ৰেক্ষিতত শৰাইঘাটৰ পুৰণি দলঙেৰে আজিৰে পৰা দুমাহলৈ যাতায়াত বন্ধ। আৰু অহা বুধবাৰৰ পৰা ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল প্ৰথমখন খেলত ফ্ৰান্স আৰু স্পেইন মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।
2: শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আৰম্ভ কৰিছো ৰূপালী ঢৌ অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠত অহেতুক ছবিখনৰ এটি গীত।

অহেতুক ছবিখনৰ গীতটি শুনিলে অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অভিজিত আৰু আলকা য়াগনিকৰ কণ্ঠত বাচ্চা ছবিখনৰ এটি গীত।

দীনবন্ধু ছবিখনৰ গীতটি শুনিলে শ্ৰোতাসকলে ৰূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনো আহক ৰাহত ফাতেহ আলী খান আৰু সংগীবিন্দ্ৰৰ কণ্ঠত চিম্বা ছবিখনৰ এটি গীত।

ৰূপালী ঢৌ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। অন্ত পৰিল আজিৰ প্ৰভাতী অধিৱেশনৰো। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা, মনোজ হাজৰিকা আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিপুল কলিতা, আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এতিয়া আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো দিলীপ চৌধুৰী আৰু শান্তনা কলিতাৰ কণ্ঠত তৰুণ শৰ্মাৰ ৰচিত এটি গীত, প্ৰযোজনা অসীম হাজৰিকাৰ।

দিলীপ চৌধুৰী আৰু শান্তনা কলিতাৰ কণ্ঠত তৰুণ শৰ্মাই লিখা গীতটি শুনিলে। এইবাৰ শুনো আহক পাৰ্বিনা আহমেদৰ কণ্ঠত দৰ্পণাথ শৰ্মাৰ ৰচিত এটি গীত।

পারভিন আহমেদৰ কণ্ঠত দৰ্পণাথ শৰ্মাই লিখা গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক বৰ্ণালী দাস আৰু শান্তনু গোস্বামীৰ কণ্ঠত পৰাগ কুমাৰ ভট্টাচাৰ্য ৰচিত এটি গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

বৰ্ণালী দাস আৰু শান্তনু গোস্বামীৰ কণ্ঠত পৰাগ কুমাৰ ভট্টাচাৰ্যই লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এবাৰ শুনোৱা হওক মিনতি গগৈ বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু প্ৰযোজনা সুধীৰ দাসৰ।

মিনতি গগৈ বৰুৱাৰ কণ্ঠত সুধীৰ দাসে লিখা গীতটি শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো অপূৰ্ব দাসৰ কণ্ঠত সতীশ দাসে লিখা এটি গীত, প্ৰযোজনা মুকুল বৰুৱাৰ।

অপূৰ্ব দাসৰ কণ্ঠত সতীশ দাসে লিখা গীতটি শুনিলে গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: আৰম্ভ কৰিছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এন ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পৰিযোগে। এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু মোৰ সৈতে আছে পম্পী মালাকাৰ।
1: মহাত্মা গান্ধীয়ে কৈছিল, ভীৰৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়।
0: প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক যুৱবাণী যোগে প্ৰচাৰ হ'বলগীয়া আজি আৰু কাইলৈৰ অনুষ্ঠানসূচী সম্পৰ্কে। আজি 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব প্ৰদক্ষিণা কলিতাৰ কথিকা আধুনিক অসমীয়া কবিতাৰ অন্যতম প্ৰতিভা নৱকান্ত বৰুৱা। চন্দ্ৰন ডেকাৰ কণ্ঠত বৰগীত শুনিবলৈ পাব 6:30। ৭:20 আগবঢ়োৱা হ'ব যুৱ সাহিত্যৰ অনুষ্ঠানটি। অনুষ্ঠানত উপস্থিত থাকিব জয়শ্ৰী নায়ক আৰু উদীয়মান গল্পকাৰ ৰিয়া দেৱী। অনুষ্ঠানটিৰ আঁত ধৰিব ভাৰ্গৱ কলিতাই। যুৱ আবৃত্তি অনুষ্ঠান শুনিবলৈ পাব 7:50 আৰু 8:00 আগবঢ়োৱা হ'ব অনুপজ্যোতি মালাকৰৰ খোলবাদন। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।
1: প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক কাইলৈৰ অনুষ্ঠানসূচী সম্পৰ্কে। কাইলৈও আজিৰ একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55।

6:10 শুনিবলৈ পাব এটি অসমীয়া কথিকা। ভজন শুনিবলৈ পাব 6:30। 7:20 আগবঢ়াব এখনি সংগীতালক্ষ্য। একক ছবিৰ গীত প্ৰচাৰৰ সময় 7:50। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰথমে শুনো আহক জেঞ্জিৰ ছবিখনৰ পৰা মান্না দেৰ কণ্ঠৰ এই গীতটি।

আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ বৃহস্পতিবাৰ এবাৰ শুনাবলৈ লৈছো লাভ আৰি ছবিখনৰ পৰা আশা ভোসলে আৰু কিশোৰ কুমাৰৰ কণ্ঠত এই গীতটি।

ভূতত্ব আৰু খনন বিভাগত খালী হোৱা এঘাৰটা এছিষ্টেণ্ট জিঅলজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅলজি বা এপ্লাইড জিঅলজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই।

ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথামেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰমেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থীক কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

মানুহে ফুলৰ নুবুজে আদৰ তেজি মলাহে মই হাতো মেলা নাই ফুলো চিঙা নাই তোমাৰ নিষেধ আজিও মানিছো আমাৰ গ্লানিৰ বোকাৰ কুসুম আমাৰেই তেজি মলা। অসমীয়া কাব্য সাহিত্য জগতত একোট ককাইদেউ অৰ্থাৎ নবকান্ত বৰুৱাদেৱৰ অৱদান একক তথা অপৰিসীম। 1951 চনত প্ৰকাশ পোৱা সেই অৰণ্য সেই মহানগৰৰ পৰা আৰম্ভ কৰি দলঙত তামিঘৰালৈ 9খন কাব্য পুথি আৰু 2খন নিৰ্বাচিত কবিতা সংকলন তেখেতে অসমীয়া কাব্য সাহিত্য জগতলৈ উপহাৰ দি অসমীয়া কাব্য সাহিত্যক চহকী কৰি থৈ গ'ল। নবকান্ত বৰুৱা এজন মাটিৰ মানুহ, প্ৰকৃতিৰ গান গাই ভাল পোৱা ব্যক্তিজনৰ প্ৰতিটো সৃষ্টিৰাজিত প্ৰকৃতিৰ কথা, মাটিৰ কথা, সমাজৰ কথা। নবকান্ত বৰুৱাদেৱৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। নবকান্ত বৰুৱাদেৱৰ প্ৰতিখন কবিতা পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু চেতনা, জীৱন, প্ৰকৃতি আদি ভিন্ন ভিন্ন

0: বিভিন্ন বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ পোৱা যায়। তথাপিও এক নিজস্ব স্বকীয়তাই তেখেতৰ কাব্য সম্ভাৰসমূহক বিশেষ কৰি তুলিছে। তেখেতৰ কবিতাসমূহ আমি দেখি থকা ঠিক ওচৰৰ ছবি এখন খুব দকৈ শিপাব পৰাকৈ শক্তিশালী, সেইটোৱেই তেখেতৰ কবিতাৰ বিশেষত্ব। অসমীয়া সাহিত্যৰ আধুনিক যুগত আধুনিক অসমীয়া কবিতাৰ জগতখনক আগুৱাই নিয়াত বিশেষ অৰিহণা যোগাইছে নৱকান্ত বৰুৱাদেৱৰ কাব্য সাহিত্যই। নৱকান্ত বৰুৱাই হে অৰণ্য, হে মহানগৰ, এটি দুটি এঘাৰটি তৰা, ৰাৱণ, ৰত্নাকৰ, সম্ৰাট ইত্যাদি ইত্যাদি সৃষ্টিৰাজিৰে অসমীয়া কবিতাত আধুনিকতাৰ বীজ সিঁচিছিল। কবিতাৰ জগতত তেখেতৰ অৱদানৰ বিষয়ে কম বেছিকৈ হ'লেও আমি জ্ঞাত। বহুতে শৈশৱত লঘোণ কবিতাটিৰ লগত চিনাকি হৈ চিনি পাওঁ এখুত ককাইদেউ। নৱকান্ত বৰুৱাদেৱৰ দৃষ্টিত কবিতানো কি, এই কথাষাৰ তেখেতে ব্যক্ত কৰিছে এনেদৰে যে কবিতাক প্ৰথমে তেখেতৰ এক খেল যেন লাগিছিল। কবিতা যেন শব্দবোৰ সজোৱা এক মাধ্যম। চিলঠত লিখাৰ পৰাই তেখেতৰ কবিতাৰ যাত্ৰাৰ আৰম্ভণি। উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যোৱাৰ পাছতে নৱকান্ত বৰুৱাদেৱৰ কবিতাৰ ভেটি বেছিকৈ যেন শক্তিশালী হ'ল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেতে তাত নামভৰ্তি কৰোৱাৰ সময়তে তেখেতে দেখিছিল সেই ছবিবোৰ, তাৰ ফলস্বৰূপে জন্ম পাইছিল হে অৰণ্য, হে মহানগৰ। কাৰ্ফুৰ সময় হ'ল, সূৰ্যস্নাতা নগৰীৰ আচলৰ শেষ ৰশ্মিকণো শুহি ল'লে ৰাতিৰ আকাশে। নিস্তব্ধ মৰণ নামে নগৰীৰ ধমনীত কাৰো অনুভৱ, কাজিৰঙা দবকাৰ আৰণ্যক অপস্মাৰ, সৰীসৃপকুৰ মৃত্যু সৰ্পিল জীৱন, পলাতক দৈনন্দিন নিয়ন উজ্জ্বল গধূলিৰ ৰঙা নীলা হেতা মুখ, হেনা মধুমালা আৰু অলকানন্দাৰ, গাঁৱৰ সহজ সৰল জীৱন, নগৰৰ মহাযুদ্ধ আৰু দেশ বিভাজনৰ সেই বিধ্বস্ত মহানগৰৰ বিৱৰণতেই সৃষ্টি হৈছিল হে অৰণ্য, হে মহানগৰ। তেখেতে উল্লেখ কৰিছে যে এই কবিতাটিত তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক খামোচ মাৰি ধৰিবলৈ এৰা নাই। তেখেতৰ অন্য এক সৃষ্টি উভতি নহাৰ কবিতা, মই নাহো, মই নাহো, এবাৰেই আহি গুচি গ'লো, উভতি অহাৰ কথা নাই, মই জানো মই নাহো, মই জানো কোনো নাহে। এই কবিতাটিত নৱকান্ত বৰুৱাদেৱে আত্মাৰ অস্তিত্বৰ ওপৰত তেখেতৰ যে বিশ্বাসহীন তাকেই বৰ্ণাব বিচাৰিছে। আমি জীৱনৰ যি যন্ত্ৰণাক লৈ হাহাকাৰ কৰি ফুৰো, সেই যন্ত্ৰণাখিনিকে তেখেতে জীয়াই থকাৰ মন্ত্ৰৰ লগত তুলনা কৰিছে। এই কবিতাটোত তেখেতে জীৱনৰ সুখ দুখক সামৰি আগুৱাই যোৱাৰ যি সৌন্দৰ্য তাকেই বৰ্ণাইছে। তেখেতৰ ৰাৱণ কবিতাটিত তেখেতে ৰাৱণক মহাকাব্যিক চৰিত্ৰৰ লগত নিমিলাই ৰাৱণৰ সৌন্দৰ্য পিপাসু মন আৰু শিল্পী মনৰ উমান দিব বিচাৰিছে। ইয়াৰ উপৰিও তেখেতৰ মনত পৰেনে অৰুন্ধতী শীৰ্ষক কবিতাটি এটি অতীত চাৰণৰ কবিতা। তাত প্ৰেমিকাৰ সৈতে কটোৱা অতীতৰ মুহূৰ্তবোৰকো তেখেতে প্ৰকৃতিৰ অনন্য ৰূপৰ লগত তুলনা কৰিছে। প্ৰকৃতিৰ লগত তেখেতৰ সম্বন্ধটো তেখেতৰ প্ৰায় কবিতাত প্ৰকাশ পায়। তেখেতে ব্যক্ত কৰিছিল যে গছ গছনিয়ে বীজ সিঁচিবলৈ যিদৰে বতাহত উৰি গৈ পানীৰ ঢৌত গৈ ভিন্ন ঠাই পায়, তেনেকৈ মানুহৰ চিন্তাধাৰাসমূহো বিস্তাৰ কৰাৰ কথা তেওঁ প্ৰায় ভাবিছিল। তেখেতৰ কবিতাৰ বিষয়বস্তুসমূহ প্ৰতিজন মানুহৰ বাবে খুব ওচৰৰ বিষয়, কিন্তু তাৰ যিবোৰ ভাৱধাৰা সেইবোৰ খুব গভীৰ আছিল। নৱকান্ত বৰুৱাৰ কবিতাত অভিনৱ চিত্ৰকল্পৰ প্ৰয়োগ মন কৰিবলগীয়া। মহেন্দ্ৰ বৰাৰ ভাষাত এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট, এই বোধ কৰোঁ নৱকান্ত বৰুৱাৰ কাব্য পৰিক্ৰমাৰ কুমেৰু সুমেৰু। এখুত ককাইদেউৰ সাহিত্য জগতৰ অৱদানৰ ভিতৰত কাব্য জগতত অৱদান অতুলনীয়। তেখেতৰ কাব্যিক অৱদানে আধুনিকতাবাদৰ এক নতুন ধাৰা আনিছিল। কবিতাই প্ৰাণ পাইছিল, সঘনাই দেখি থকা ছবিবোৰ তেখেতৰ কবিতা চুইছিল। সামাজিক, মানসিক, আত্মিক, প্ৰাকৃতিক প্ৰায় প্ৰতিটো বিষয় চুই যাব পৰাকৈ চহকী আছিল তেখেতৰ কাব্যিক সত্তা। সাহিত্যৰ সুতি এৰা বৰ্তমানৰ অসমীয়া জাতিৰ কবি সমাজে কবিতাৰ মহত্বৰ কথা জানিবলৈ তেখেতৰ কবিতাৰ মাজেৰেই আগুৱাব লাগিব। আৰু নতুন প্ৰজন্মৰ ওচৰত তেখেতৰ যি বিশ্বাস, সেই বিশ্বাসেৰে জীয়াই ৰাখিব লাগিব তেখেতৰ কৰ্মৰাজি। সমদলৰ শেষৰ মানুহজনে জনা নাছিল তেওঁ যে এটা নতুন সমদলৰ আগশাৰীত। মোৰ কবিতাৰ শেষৰ শাৰীটোত মই দেখিছোঁ এটা নতুন কবিতাৰ প্ৰথম শাৰী। মোৰ শেষ কবিতাটো মই আৰম্ভ কৰিব নোৱাৰালৈকে তোমালোকেই লিখি যাবা মোৰ নতুন কবিতাবোৰ। তোমালোকৰ শেষ শাৰীটোৰ পিছত মই আৰম্ভ কৰিম নজনাকৈ তোমালোকৰেই কবিতা।
1: ইমান পৰি শ্ৰোতাসকলে প্ৰদক্ষিণা কলিতাৰ কথিকা, আধুনিক অসমীয়া কবিতাৰ অন্যতম প্ৰতিভা নৱকান্ত বৰুৱা শুনিলে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতিপুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তিক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম বিধানসভাৰ অধিৱেশনৰ ষষ্ঠ দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা, ৰাজ্যত 56,728 জন ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিধানসভাত প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া কাইলৈ পুনৰ অনুষ্ঠিত কৰিবলৈ আদালতৰ সিদ্ধান্ত, যোৰাবাটৰ কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি, গুৱাহাটীবাসীক সতৰ্কতা অৱলম্বনৰ লগতে সজাগ হৈ থাকিবলৈ আহান, আৰু ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্টত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ 270 ৰাণত জয়লাভ। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা মহিলাৰ মাইক্ৰ' ফাইনেন্স ঋণ সন্দৰ্ভত আলোচনা কৰা হয়। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মহিলাৰ মাইক্ৰ' ফাইনেন্স ঋণ সন্দৰ্ভত উত্থাপন কৰা বিষয়ত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিতংভাৱে প্ৰকাশ কৰে। মন্ত্ৰী মল্লবৰুৱাই কয় যে কোনো বেংকে এগৰাকী মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ 1,25,000তকৈ বেছি দিব নোৱাৰে। মাইক্ৰ' ফাইনেন্স উদগনি আৰু ঋণ সকাহ আঁচনিৰ অধীনত 2021 চনত 37টা ঋণ প্ৰদানকাৰী সংস্থাৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ঋণ সকাহ দিয়াকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে। এই সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে কয়
2: যে প্ৰথম শ্ৰেণীত যোনে নিয়মীয়াকৈ ঋণ দি আছিলে তেনেকুৱা 8,72,739গৰাকী ব্যক্তিক আমি 1,599.16 কোটি টকাৰে তেওঁলোকক 25,000 টকাকৈ দিছিলো, তেওঁলোকক উদগনি হিচাপে যে ব্যৱসায়টো আৰু ভালকে কৰক। তাৰপিছত আমি এটা তৃতীয় শ্ৰেণী এটা কৰা হৈছিল য'ত 1ৰ পৰা 99 দিনত আমি NPA হোৱাৰ আগলৈকে যিসকল লোকৰ লোনটো NPA হোৱা নাই তেনেকুৱা লোকসকলৰ বাকায়াটো ঘূৰাই দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলো, আৰু সেই মৰ্মে 97,938গৰাকী আই মাতৃক আমি 190 কোটি টকা দি তেওঁলোকক NPA হোৱাৰ পৰা সম্পূৰ্ণৰূপে ৰক্ষা কৰা হৈছিল, ভৱিষ্যতলৈ লোন ল'ব পাৰে এই কামখিনি আমি কৰিছিলো। তৃতীয় শ্ৰেণীটো আছিল যে যিসকলে NPA অলৰেডি হৈ গ'ল, এই NPA হৈ যোৱা লোকসকলক আমি দুটা শ্ৰেণী তিনি আৰু শ্ৰেণী তিনিৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত আমি সহায় কৰিছিলো। এটা প্ৰথম পৰ্যায়টো আছিল যিসকলক আমি এই ক্ষেত্ৰত চাইছিলো যে যিসকল অতি দুখীয়া, বেছি অভাৱত বা বেছি দুখীয়া, সেইসকল মানুহক আমি প্ৰায়ৰিটিত আনিছিলো।
1: চলিত বৰ্ষত ৰাজ্যত কল্যাণকামী আঁচনিৰ অধীনত 600 কোটি টকা মুকলি কৰি দিয়া হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অসম বিধানসভা অধিৱেশনৰ আজি ষষ্ঠ দিনা ডি ভোটাৰ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। বিধায়ক নুৰুল ইছলামে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যৰ ভোটাৰ তালিকাত সম্প্ৰতি 91,385 জন লোকৰ বিপৰীতে ডি চিহ্ন লগোৱা হৈছে। ৰাজ্যত 56,728 জন ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে বুলিও মন্ত্ৰী শ্ৰীহাজৰিকাই প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত যিসকল লোকে উচ্চ ন্যায়ালয়ত আবেদন কৰিছে তাৰ ভিতৰত উচ্চ ন্যায়ালয়ে 831জনক বিদেশী বুলি ৰায় দিছে। তদুপৰি বিদেশী ন্যায়াধীকৰণে 65,171জন, উচ্চ ন্যায়ালয়ে 42জন আৰু উচ্চতম ন্যায়ালয়ে 3জনক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰে বুলি তেওঁ প্ৰকাশ কৰে। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ আজি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে পৰহিলৈ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120টা হাতী আৰু কমেও 363জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰীগৰাকীয়ে সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে। আনহাতে মহাবিদ্যালয়সমূহৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম সন্দৰ্ভতো আজি সদনত আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শিক্ষক আৰু শ্ৰেণীকোঠাৰ সুবিধা সন্দৰ্ভত এইদৰে কয়।
3: 21 চনৰ পৰা 25লৈকে আমি অসমৰ মহাবিদ্যালয়ত 3,416গৰাকী আমি এছিষ্টেণ্ট প্ৰফেচাৰ আমি নিযুক্তি দিছো। অসমৰ ইতিহাসত কেতিয়াও ইমান বৃহৎ সংখ্যক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ নিযুক্তি কেতিয়াও হোৱা নাছিল। একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এইখন চৰকাৰৰ দিনতে ইমান বৃহৎ সংখ্যক শিক্ষক নিযুক্তি হৈছে আৰু এতিয়াও আমি প্ৰস্তুত আছো। আমি ইতিমধ্যে মহাবিদ্যালয়সমূহৰ শিক্ষকৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি এক অডিট ইতিমধ্যে কৰিছো। গতিকে য'ত শিক্ষকৰ নাটনি হৈছে সেই শিক্ষকৰ অভাৱ দূৰ কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব।
1: অসম কৃষি বিশ্ববিদ্যালয়ৰ 2026-27 শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা 18 জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ 18 কেন্দ্ৰ ক্ৰমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.inৰ পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বাৰ্তাযোগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনাইছে যে বিশেষ কাৰিকৰী কাৰণত গুৱাহাটীৰ ৰাণীৰ পাটগাঁৱত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো খানাপাৰাৰ ৰেচম নগৰৰ বড়োলেণ্ড অতিথিশালাৰ সমীপৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে। আবেদনকাৰীসকলক পুনৰ উপলব্ধ প্ৰৱেশ পত্ৰ কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিবলৈ আহান জনোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
4: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ভস্ত্ৰিক আদালতত আজি পুনৰ অনুষ্ঠিত হয়। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতত আজি জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতীয়ে সাক্ষ্য প্ৰদান কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জয়ন্ত কাকতীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহল। ফলস্বৰূপে আদালতে জয়ন্ত কাকতীৰ সাক্ষ্য কাইলৈ পুনৰ গ্ৰহণ কৰিব। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। আদালতে পামী বৰঠাকুৰৰ সাক্ষ্য প্ৰদানৰ বাবে কাইলৈ দিন ধাৰ্য কৰিছে। আজি আদালতত উপস্থিত হোৱাৰ পাছতে পামী বৰঠাকুৰে জুবিন গাৰ্গে ন্যায় পাব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
5: আজি আচলতে আহিলোঁ ৰাতিপুৱাই, মই জয়ন্ত আমাৰ আছিলে সাক্ষ্য প্ৰদান আজি, কিন্তু যিহেতু বস্তুটো বৰ ডিটেইলিঙত কৰা হৈছে গতিকে আজি জয়ন্তৰ পৰা ষ্টাৰ্ট হ'ল। জয়ন্ত কাকতিৰ পৰা তেওঁৰ সাক্ষ্য চলি আছে, এতিয়া ব্ৰেকৰ পিছত আকৌ কণ্টিনিউ হ'ব, গতিকে মোৰ আজি হোৱাৰ বৰ আশা দেখা নাই। এতিয়া মোৰ কাইলৈ ৰাতিপুৱাৰ পৰা মোৰ আৰম্ভ হ'ব সাক্ষ্য প্ৰদান। মই আত্মবিশ্বাসী, মই জানো জাষ্টিচ হ'বই জুবিন গাৰ্গৰ, কাৰণ কথাখিনি যোনখিনি সত্য আমি সেইখিনি লৈয়ে কথা পাতি আছোঁ, সেইখিনি লৈয়ে আমাৰ প্ৰসিকিউশ্যন টীমে যুদ্ধ কৰি আছে, আমি যুদ্ধ কৰি আছোঁ, গোটেই অসমবাসীয়ে যুদ্ধ কৰি আছে, জাষ্টিচ হ'বই, মই আত্মবিশ্বাসী।
4: ফাষ্ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু জীৱিকা অভিযান চমুকৈ ভি বি জি ৰামজি আঁচনি ৰূপায়ণত অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে। এই আঁচনিৰ অধীনত অসম ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ চমুকৈ এফ টি অ' সৃষ্টি কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগতে জব কাৰ্ড থকা শ্ৰমিকসকলে নিয়মমতে মজুৰি, সামগ্ৰী যোগান ধৰোঁতাসকলক সময়মতে ধন আৰু প্ৰশাসনিক ব্যয়ৰ ধন পৰিশোধ কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে অসমে কৃতিত্ব লাভ কৰিছে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ডিব্ৰুগড় জিলাৰ টিংখং উন্নয়ন খণ্ডৰ নিৰ্বাচিত গাঁৱত আঁচনিৰ ধনৰ মঞ্জুৰি আৰু আবণ্টন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত শ্ৰমিকসকলৰ বাবে বছৰত 125 দিনৰ কৰ্ম উপাৰ্জন নিশ্চিত কৰা, গ্ৰাম্য ৰোজগাৰ কাৰ্ড প্ৰদান কৰা আৰু দ্ৰুত তথা প্ৰত্যক্ষ মজুৰি প্ৰদান ব্যৱস্থা কৰা হৈছে। মহাত্মা গান্ধী এনৰেগা আঁচনিৰ অধীনত অসমে ইতিমধ্যে কিউ আৰ সংলগ্ন স্মাৰ্ট কাৰ্ড প্ৰৱৰ্তন কৰি নিয়োগ পৰিসংখ্যা, ৰিয়েল টাইম ট্ৰেকিং, ক্ষিপ্ৰতাৰে তথ্য পৰীক্ষণ আৰু দায়বদ্ধতা ৰক্ষা কৰাটো সম্ভৱ হৈ উঠিছে। আন্তঃগাঁথনিৰ উন্নয়ন, জল সুৰক্ষা, কৰ্মস্থলীত প্ৰাথমিক চিকিৎসা আদিৰ সুচল ব্যৱস্থাও কৰা হৈছে। এই আঁচনিৰ জৰিয়তে পুখুৰী খণ্ডৰ লগতে বাট পথ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। এইদৰে গ্ৰাম্যাঞ্চল আৰু গয়া ৰাইজৰ উন্নয়নেৰে দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে। প্ৰহেলিকা কুইজফৰাম দৰঙৰ উদ্যোগত মংগলদৈত কালি অধ্যাপক দিলীপ কুমাৰ বৰুৱা সোঁৱৰণী তৃতীয় সদৌ মুকলি প্ৰাইজ মানি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত দৰঙৰ দিলীপ কুমাৰ শৰ্মা আৰু নলবাৰীৰ বিজিত দাসৰ যুটীয়ে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে। অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় চল্লিছটা কুইজৰ দলে অংশ লোৱা এই প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে হাউলীৰ অৰ্ণৱ ৰাজ দাস আৰু বৰপেটাৰ কাব্যজ্যোতি দাসৰ দলে। পাঠশালাৰ দুল হাজৰিকা আৰু ভাৰ্গৱ ভূষণ বিশ্বপতিৰ দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। সদৌ অসম মুকলি কুইজৰ পূৰ্বে দৰং ওদালগুৰি জিলা ভিত্তিক পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুকলি একক লিখিত স্কুইজ আৰু দশম শ্ৰেণীলৈ মুকলি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰহেলিকা কুইজ ফৰামৰ সভাপতি মৃত্যুঞ্জয় কুমাৰ দেৱশৰ্মাই পতাকা উত্তোলনেৰে আৰম্ভ কৰা এই দিনজোৰা কাৰ্যসূচীৰ আৰম্ভণিতে অধ্যাপক দিলীপ কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পাছতে প্ৰতিযোগিতাখন উদ্বোধন কৰে মংগলদৈৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন্ত দাসে।
1: যোৰাবাটৰ 9 মাইল আৰু 10 মাইলত ধাৰাষাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্ৰিম বানৰ পাছত আজি অঞ্চলটোত তীৱ যানজঁটৰ সৃষ্টি হয়। দূৰণিলৈ যাবলগীয়া যান বাহনসমূহ বোকাময় পথত কেইবাঘণ্টাও ধৰি আৱদ্ধ হৈ পৰে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্ৰিম বানৰ ফলত কালি উজনি, উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়েও যাত্ৰা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান বাহনৰ দিশো সলনি কৰে। গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশ দিয়া হয়। ইফালে আজি পুনৰ হোৱা বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী, 6 মাইল, বেলতলা, পাণ্ডু, খানাপাৰা, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি পৰৱৰ্তী 2-3 দিনত গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ সকলো ৰাইজকে প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে। অপ্ৰয়োজনীয় যাতায়াত এৰাই চলিবলৈও প্ৰশাসনে আহ্বান জনাইছে। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙা নদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে। প্ৰশাসনে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোতে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। ইপিনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই আটাইকেইখন গেট খুলি দিয়াৰ পাছত সোৱণশিৰি নদীৰো জলস্তৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন জনৰ ক্ষতি হোৱাৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে। AHPC কৰ্তৃপক্ষই চাইৰেন বজাই নদীপৰীয়া ৰাইজক সজাগ কৰি দিয়াৰ লগতে ধেমাজি জিলা প্ৰশাসনেও সতৰ্কতা জাৰি কৰিছে। প্ৰশাসনে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে 270 ৰাণত জয়লাভ কৰিছে। টেষ্টখনত জয়লাভৰ বাবে 457 ৰাণৰ লক্ষ্যৰে খেলা ঘৰুৱা দল ইংলেণ্ডৰ আজি দ্বিতীয় ইনিংছ 186 ৰাণতে সমাপ্ত হয়। ইংলেণ্ডৰ হৈ এমি জনছে 54 আৰু ছফি এক্সক্লিষ্টনে 50 ৰাণ কৰাৰ বাহিৰে বাকী বেটাৰসকল ব্যৰ্থ হয়। ভাৰতৰ হৈ স্নেহা ৰাণাই 4টা তথা 46 ছাটেঘৰে, ক্ৰান্তি গৌড় আৰু দীপ্তি শৰ্মাই 2টাকৈ উইকেট ভগাই লয়। টেষ্টখনত 2টা ইনিংছ মিলি 7টা উইকেট দখল কৰা ক্ৰান্তি গৌড়ে মেন অব দ্য মেচৰ পুৰস্কাৰ লাভ কৰে। উল্লেখযোগ্য যে ভাৰতে টেষ্টখনৰ প্ৰথম ইনিংছত 285 ৰাণ কৰাৰ লগতে 7 উইকেটৰ বিনিময়ত 341 ৰাণ কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰিছিল। আনহাতে ইংলেণ্ডৰ মহিলা দলটোৰ প্ৰথম ইনিংছ 170 ৰাণত সমাপ্ত হৈছিল। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কাইলৈ ভাৰতীয় সময় অনুসৰি মাজনিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পৰহিলৈ মাজনিশা 12:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰবাৰ। অসম বিধানসভাৰ অধিৱেশনৰ ষষ্ঠ দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা। ৰাজ্যত 56,728 জন ডি ভোটাৰক বিদেশী ন্যায়াধীকৰণে বিদেশীক ঘোষণা কৰিছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ বিধানসভাত প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া কাইলৈ পুনৰ অনুষ্ঠিত কৰিবলৈ আদালতৰ সিদ্ধান্ত, যোৰাবাটৰ কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি, গুৱাহাটীবাসীক সতৰ্কতা অৱলম্বনৰ লগতে সজাগ হৈ থাকিবলৈ আহান, আৰু ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্ৰ টেষ্টত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ 270 ৰাণত জয়লাভ। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
7: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই মুকেশ কুমাৰ। रक्षा मंत्री राजनाथ सिंह, सड़क परिवहन और राजमार्ग मंत्री नितिन गडकरी तथा उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ ने आज लखनऊ कानपुर एक्सप्रेसवे का उद्घाटन किया। उद्घाटन से पहले तीनों नेताओं ने उन्नाव में एक्सप्रेसवे का निरीक्षण किया। इसके बाद वे इसी एक्सप्रेसवे से लखनऊ लौटे और सैनिक स्कूल में आयोजित कार्यक्रम में शामिल हुए। इस अवसर पर करीब 4,850 करोड़ रूपये की विकास परियोजनाओं का शुभारम्भ किया गया। इस अवसर पर रक्षा मंत्री ने कहा कि इस एक्सप्रेसवे के शुरू होने से उत्तर प्रदेश में उद्योगों का और तेज विकास होगा।
8: कानपुर के पास ऐतिहासिक रूप से डिफेंस प्रोडक्शन की ये पुरानी विरासत है, जो कि अभी ब्रह्मोस मिसाइल की इंडस्ट्री जो यहाँ पर स्थापित हुई है, और मैं आपको यह भी बतलाना चाहता हूँ कि वह समय दूर नहीं है, कुछ ही महीनों के अंदर कुछ और बड़ी बड़ी इंडस्ट्री लखनऊ के आसपास स्थापित होने जा रही है, और अब मुख्यमंत्री जी ने सहज रूप से उसकी अपनी स्वीकृति दे दी है।
7: श्री नितिन गडकरी ने लखनऊ कानपुर एक्सप्रेसवे को ऐतिहासिक उपलब्धि बताते हुए कहा कि इससे प्रदेश में संपर्क व्यवस्था मजबूत होगी।
9: लखनऊ में बना हुआ ये एलिवेटेड 3-लेयर फ्लाईओवर ये विश्व के आकर्षण का केंद्र बनेगा, ये विश्वास मैं आपको देना चाहता हूँ। इस रोड में जो सर्विस रोड है वो भी हम बना रहे हैं, तो इसके ऊपर मैं मास रैपिड ट्रांसपोर्ट सिस्टम ऑन इलेक्ट्रिसिटी ये तैयार करके दूंगा, जिससे एक कोने से दूसरे कोने कब पहुंचे पता नहीं चलेगा, ये भी शुरुआत इसमें करने की कोशिश करूंगा।
7: वित्त मंत्री निर्मला सीतारामन ने सार्वजनिक क्षेत्र के बैंकों से प्रवासी भारतीयों तक पहुंच बढ़ाने और नए जमा उत्पाद शुरू करने को कहा है। नई दिल्ली में बैंकों और सार्वजनिक वित्तीय संस्थानों के प्रबंध निदेशकों और मुख्य कार्यकारी अधिकारियों के साथ बातचीत में उन्होंने धन जुटाने की गति बनाए रखने पर भी बल दिया। इस दौरान बैंकों और सार्वजनिक वित्तीय संस्थानों के प्रबंध निदेशकों और मुख्य कार्यकारी अधिकारियों ने वित्त मंत्री को आरबीआई की स्वैप सुविधा योजनाओं के अंतर्गत हुई प्रगति से अवगत कराया। उपराष्ट्रपति सीपी राधाकृष्णन को आज रक्षा राज्य मंत्री संजय सेठ ने राष्ट्रीय कैडेट कोर एनसीसी और सैनिक स्कूलों के बारे में जानकारी दी। एनसीसी के राष्ट्र निर्माण में योगदान की सराहना करते हुए उपराष्ट्रपति ने एक भारत श्रेष्ठ भारत के अंतर्गत कैडेट विनियम कार्यक्रम को राष्ट्रीय एकता को मजबूत करने की उत्कृष्ट पहल बताया। उन्होंने नशा मुक्त भारत अभियान और स्वच्छ भारत अभियान सहित एनसीसी की सामुदायिक सेवा पहलों की भी प्रशंसा की। वाणिज्य और उद्योग मंत्री पीयूष गोयल ने आज स्पेन सरकार के प्रथम उपराष्ट्रपति तथा अर्थव्यवस्था व्यापार और व्यवसाय मंत्री कार्लोस क्यूर्पो काबालेरो से मुलाकात की। श्री गोयल ने बताया कि उन्होंने व्यापार, निवेश और प्रौद्योगिकी सहयोग बढ़ाकर भारत स्पेन आर्थिक साझेदारी मजबूत करने पर सार्थक चर्चा की। उन्होंने कहा कि दोनों पक्षों ने भारत यूरोपीय संघ मुक्त व्यापार समझौते पर भी विचार विमर्श किया। श्री गोयल आज से 5 दिन के स्पेन, बेल्जियम और फिनलैंड दौरे पर हैं। भारत और जापान ने मुक्त, खुले और नियम आधारित हिंद प्रशांत क्षेत्र के लिए अपनी प्रतिबद्धता दोहराई है। जापान के टोक्यो में आज भारत जापान रक्षा नीति वार्ता के 8वें दौर में दोनों देशों ने क्षेत्रीय और वैश्विक सुरक्षा स्थिति पर व्यापक विचार विमर्श किया। दोनों पक्षों ने आपसी हित के मुद्दों पर चर्चा की। रक्षा सचिव राजेश कुमार सिंह ने भारत के रक्षा क्षेत्र में जापान के सहयोग की प्रशंसा की। विदेश मंत्रालय में पश्चिम मामलों के सचिव सिबी जॉर्ज ने आज नई दिल्ली में पोलैंड के विदेश राज्य सचिव और आर्थिक विकास तथा प्रौद्योगिकी मंत्रालय के अवर राज्य सचिव से मुलाकात की। बैठक में दोनों पक्षों ने भारत पोलैंड रणनीतिक साझेदारी, राजनीतिक गतिविधियों, व्यापार और निवेश, प्रौद्योगिकी, रक्षा, संस्कृति, वैश्विक आतंकवाद और आपसी हित के अन्य क्षेत्रों में सहयोग मजबूत करने की साझा प्रतिबद्धता दोहराई। अमरीका और ईरान ने होर्मुज जलडमरू मध्य पर अपना नियंत्रण होने का दावा किया है। इससे पश्चिम एशिया में क्षेत्रीय सुरक्षा और कूटनीतिक प्रयासों को लेकर नई चिंता पैदा हो गई है। हुरमुज जलडमरू मध्य में वाणिज्यिक जहाजों पर ईरान के हालिया ड्रोन और मिसाइल हमलों के बाद क्षेत्र में तनाव बढ़ गया है। इस वर्ष अप्रैल से जून के बीच भारत का कुल निर्यात 232 अरब डॉलर से अधिक होने का अनुमान है। इस दौरान पिछले वर्ष की इसी अवधि के मुकाबले निर्यात में 11.37% की वृद्धि दर्ज की गई। भारत ने एकमात्र महिला क्रिकेट टेस्ट मैच में इंग्लैंड को 270 रन से हरा दिया है। लंदन की लॉर्ड्स में भारत के 457 रन के लक्ष्य के जवाब में इंग्लैंड की पूरी टीम चौथे दिन केवल 186 रन पर सिमट गई। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
10: दिस इज आकाशवाणी द न्यूज रेड बाय अभिषेक मुखोपाध्याय। A Delhi court to the convicted former Aam Aadmi Party councillor Tahir Hussain and four others for the killing of intelligence bureau officer Ankit Sharma during the 2020 Northeast Delhi riots. Additional Sessions Judge Praveen Singh was hearing the case against a total of 11 accused, including Hussain, and convicted five of them. The court found Tahir Hussain guilty under the charges of promoting enmity, rioting, assault, criminal force, and murder. The case pertains to an FIR registered at Dayalpur Police Station on the complaint of Ravinder Kumar, father of Ankit Sharma. In his complaint, Ravinder Kumar alleged that his son was murdered by the then AAP councillor Hussain and others. India's total exports during April to June this year is estimated at over $232 billion, registering a positive growth of 11.37% as compared to the same period last year. Commerce and Industry Ministry said that the total exports for June this year is estimated at $73.45 billion, registering a positive growth of 9.48% as compared to the same month last year. The ministry said the total imports, merchandise and services combined for June this year is estimated at $88.76 billion, registering a positive growth of over 26% as compared to the same month last year. Defence Minister Rajnath Singh, Union Minister of Road Transport and Highways Nitin Gadkari, along with Uttar Pradesh Chief Minister Yogi Adityanath, inaugurated the Lucknow-Kanpur Expressway this afternoon. The 63-kilometre six-lane Lucknow-Kanpur Expressway, with India's second longest elevated corridor, is also the country's first expressway built with automated and intelligent machine-guided construction technology. The expressway is designed for speeds of up to 120 kilometers per hour and is expected to reduce travel time between Lucknow and Kanpur to just 35 to 45 minutes. Commerce and Industry Minister Piyush Goyal today dismissed media reports of a

0: Harpo Caballero. In a social media post, Mr. Goyal said that they had productive discussions on strengthening the India-Spain economic partnership through greater trade, investment and technology collaboration. In Tamil Nadu, six people were killed in a bus accident at Melur near Madurai today. The incident occurred at Kottambatti Road, where two buses collided head-on. Seven passengers who suffered severe injuries and 15 passengers who sustained minor injuries were admitted to the hospital. The police have ordered an inquiry into the incident. In a tragic incident in Maharashtra's Pune district, three women pilgrims of the revered Ashadi Wari were killed and seven others were injured after a truck ran through a group of pilgrims walking on Saswad Jejuri Road this morning. According to preliminary information, the driver of the truck carrying workaries from Nanded district lost control of the vehicle near Bhelsar Toll Plaza and ran over multiple workaries who were undertaking the pilgrimage by foot from Sangli. The mortal remains of the 15 Indian tourists who lost their lives in the boat capsized incident near Phu Quoc Island in Vietnam will be repatriated from Ho Chi Minh City to India by Vietnam Airlines flight this evening. The Indian Embassy in Vietnam in a social media post said the flight is expected to arrive at Mumbai's Chhatrapati Shivaji Maharaj International Airport at 9:35 p.m. Indian Standard Time. The United States and Iran have each claimed control of the Strait of Hormuz following a weekend of escalating attacks across West Asia. The United States has said it carried out overnight strikes on several Iranian military targets, including air defense systems, coastal radar sites, missile and drone facilities and small naval vessels. In women's cricket, Indian team led by Harmanpreet Kaur today recorded a historic win in a one-off test against host England at Lord's. India defeated England comfortably by 270 runs in the first ever women's test held at Lord's, chasing a target of 457 runs. The hosts were all out for 186 in the second innings before lunch on day four. And that is the end of this news bulletin.
1: এয়া আকাশবাণী বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু জাপানে আজি মুক্ত আৰু নিয়মাধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। নাগৰিকত্ব নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়া আৰু কোনো ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ'ব লাগিব বুলি আজি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছে। ৰাম জন্মভূমি মন্দিৰৰ দান বৰঙণি ধন আত্মহত্যাৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰা বিশেষ অনুসন্ধানকাৰী দলক আজি উচ্চতম ন্যায়ালয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে লৰ্ডছত অনুষ্ঠিত মহিলা টেষ্ট ক্ৰিকেটত আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে আজি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ভাৰত আৰু জাপানে আজি মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। টকিঅ'ত অনুষ্ঠিত অষ্টম প্ৰতিৰক্ষা নীতি আলোচনাত উভয় ৰাষ্ট্ৰই সাম্প্ৰতিক আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিৱেশ আৰু পাৰস্পৰিক গুৰুত্বৰ বিভিন্ন বিষয় সম্পৰ্কে ব্যাপকভাৱে আলোচনা কৰে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে জাপানী প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী কানকুজিয়ে। এই আলোচনাৰ সময়ছোৱাত দুয়োটা পক্ষই শেহতীয়া প্ৰতিৰক্ষা নীতি আলোচনাৰ পাছত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ উল্লেখযোগ্য অগ্ৰগতিসমূহৰ বিষয়ে পৰ্যালোচনা কৰে। উভয় পক্ষই প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, প্ৰযুক্তিগত উদ্ভাৱন, চাইবাৰ সুৰক্ষা, মহাকাশ আৰু আন আন কৌশলগত গুৰুত্বপূৰ্ণ সহযোগিতামূলক ক্ষেত্ৰসমূহত সহযোগিতা অধিক গভীৰ কৰি তোলাৰ উপায় সম্পৰ্কে আলোচনা কৰে। এই আলোচনাকালত সামৰিক বিনিময়, যুটীয়া মুখ্য কাৰ্যালয়সমূহৰ মাজত সহযোগিতা, সামুদ্ৰিক সহযোগিতা, প্ৰতিৰক্ষামূলক অনুশীলন, দক্ষতা বৃদ্ধি, প্ৰতিৰক্ষা সা সঁজুলি আৰু প্ৰযুক্তিগত সহযোগিতা আদিকে ধৰি বিভিন্ন দ্বিপাক্ষিক প্ৰতিৰক্ষা চুক্তিসমূহৰ সামগ্ৰিকভাৱে পৰ্যালোচনা কৰা হয়। প্ৰতিৰক্ষা সচিবগৰাকীয়ে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত জাপানে সহযোগিতা অব্যাহত ৰখাৰ বাবে প্ৰশংসা কৰে। তেওঁ ভাৰত জাপান বিশেষ কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আন্তঃগাঁথনিৰ অধীনত ব্যৱহাৰিক সহযোগিতা শক্তিশালী কৰি তোলাৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰে। ইয়াৰ পূৰ্বে আজি প্ৰতিৰক্ষা সচিবগৰাকীয়ে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী ছিনজিৰা কোইজুমিক সাক্ষাৎ কৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰু এজন ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ'ব লাগিব বুলি আজি উচ্চতম ন্যায়ালয়ে এটা ৰায় দিয়ে। অসমত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা

0: দেশী ঘোষিত 27 জন ব্যক্তিৰ এখন আবেদনৰ শুনানিলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সঞ্জীৱ মেহতাৰ এখন বিচাৰপীঠে 27 জন ব্যক্তিক বিদেশী ঘোষিত কৰা গুৱাহাটী উচ্চ ন্যায়ালয় আৰু বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশসমূহ খাৰিজ কৰে। উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে যে নাগৰিকত্ব নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়া আৰু এজন ব্যক্তিক বিদেশী ঘোষণা কৰা প্ৰক্ৰিয়া স্বচ্ছ হ'ব লাগিব আৰু ন্যায়িক আদৰ্শ কোনোবধ্যে আপোচ কৰিব নোৱাৰে। বিচাৰপীঠখনে আবেদনকাৰীৰ বিৰুদ্ধে ন্যায়াধীকৰণে গোচৰসমূহৰ পুনৰ শুনানি অনুষ্ঠিত নকৰা পৰ্যন্ত কোনোধৰণৰ হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে। ৰাম জন্মভূমি মন্দিৰৰ দান বৰঙণিৰ ধন আত্মসাতৰ অভিযোগক লৈ উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধানকাৰী দল SIT-ক আজি উচ্চতম ন্যায়ালয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অযোধ্যাৰ ৰাম মন্দিৰৰ বৰঙণিৰ ধন আত্মসাতৰ অভিযোগৰ CBI তদন্ত বিচাৰি দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, উত্তৰ প্ৰদেশ চৰকাৰ আৰু শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসলৈ জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মালা বাগচী আৰু ন্যায়াধীশ ভীম মহন্নাৰে গঠিত এখন বিচাৰপীঠে আজি এই আবেদনৰ শুনানি লয়। উত্তৰ প্ৰদেশ চৰকাৰে যোৱা 13 জুনত শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ অনুৰোধত মন্দিৰৰ দান বৰঙণি ধন আত্মসাতৰ অভিযোগ সন্দৰ্ভত 3জনীয়া SIT গঠন কৰিছিল। লক্ষ্ণৌৰ মণ্ডলিক আয়ুক্ত বিজয় বিশ্বাসপন, আৰক্ষী মহাপৰিদৰ্শক কিৰণ এছ আৰু বিশেষ সচিব বিত্ত নীল ৰতনৰে এই SIT গঠন কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা খণ্ডৰ বেংকসমূহক প্ৰৱাসী ভাৰতীয় NRIসকলক সামৰি ল'ব পৰাকৈ উদ্ভাৱনীমূলক নতুন জমা আঁচনি আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰি তেওঁ ধন আহৰণৰ গতি অব্যাহত ৰখাৰ বাবে NRIসকলক সংযুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে। মত বিনিময়ৰ সময়ত বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলে বিত্তমন্ত্ৰীক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সোৱেপ সুবিধাযুক্ত আঁচনিসমূহৰ অধীনত হোৱা প্ৰগতি সম্পৰ্কে অৱগত কৰে। তেওঁ বেংক আৰু ৰাজহুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ অংশীদাৰিত্ব, বিদেশী মুদ্ৰা প্ৰৱাহ অব্যাহত ৰখাৰ ক্ষেত্ৰত সোৱেপ সুবিধাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। তেওঁলোকৰ অংশগ্ৰহণে দেশৰ বিদেশী মুদ্ৰা ভাণ্ডাৰো শক্তিশালী কৰি তোলাৰ লগতে গোলকীয় অনিশ্চয়তাৰ মাজত ভাৰতক শক্তিশালী কৰি ৰাখিছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উৰিষ্যাৰ পুৰীত অহা 16 জুলাইত হ'বলগীয়া বিশ্ববিখ্যাত ভগৱান জগন্নাথৰ ৰথযাত্ৰাৰ বাবে চূড়ান্ত পৰ্যায়ৰ প্ৰস্তুতি চলি আছে। বৰ্তমান ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ স্নান পূৰ্ণিমাৰ পাছত পষেকযোৰা আনাচাৰাত আছুতীয়াকৈ আছে, য'ত শ্ৰীমন্দিৰৰ ভিতৰত ৰাজবৈদ্যসকলে পৰম্পৰাগত বনৌষধি চিকিৎসা প্ৰদান কৰি আছে। বাৰ্ষিক ৰথ উৎসৱৰ প্ৰাক্ষণত পুনৰুজ্জীৱিত দেৱতাসকলৰ প্ৰথম ৰাজহুৱা উপস্থিতি, নৱযৌৱনা দৰ্শনৰ বাবে এতিয়া ভক্তসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইপিনে ওড়িশা চৰকাৰে নিৰাপত্তা, ভক্তসকলৰ ভিৰ ব্যৱস্থাপনা, যান বাহন নিয়ন্ত্ৰণ, অনাময়, স্বাস্থ্যসেৱা আৰু জৰুৰীকালীন সঁহাৰিৰ বাবে বিস্তৃত ব্যৱস্থা বৃদ্ধি কৰিছে। দেশ বিদেশৰ লাখ লাখ ভক্তক আদৰণি জনোৱাৰ বাবে তীৰ্থযাত্ৰী নগৰখনে সাজু হোৱাৰ সময়তে ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ 3খন মহিমাময় ৰথ নিৰ্মাণ আৰু সজ্জাই সম্প্ৰতি চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰিছে। নিউজিলেণ্ডৰ গ্ৰাম্য সম্প্ৰদায় মন্ত্ৰী মাৰ্ক পেটাৰছনৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আজি নতুন দিল্লীৰ পাৰ্লিয়ামেণ্ট হাউচত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীবিৰলাই কয় যে এই বৈঠকত সংসদীয় বিনিময় সুদৃঢ় কৰা আৰু ভাৰত আৰু নিউজিলেণ্ডৰ ঐতিহাসিক সম্পৰ্ক আৰু অধিক সমৃদ্ধিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীবিৰলাই কয় যে পাৰ্লিয়ামেণ্ট হাউচত নিউজিলেণ্ডৰ প্ৰতিনিধি দলৰ ভ্ৰমণৰ সময়ত তেওঁলোকক ভাৰতৰ প্ৰাণৱন্ত সংসদীয় গণতন্ত্ৰ, সমৃদ্ধ গণতান্ত্ৰিক পৰম্পৰা আদিৰ বিষয়ে পৰিচয় কৰোৱা হয়। প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে আজি উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু সৈনিক স্কুলসমূহৰ বিষয়ে অৱগত কৰে। উপৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাতৰ সময়ত ৰাষ্ট্ৰ গঠনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অৱদানক প্ৰশংসা কৰি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত কেডেট এক্সেঞ্জ কাৰ্যসূচী ৰাষ্ট্ৰীয় সংহতি সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক উত্তম পদক্ষেপ বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে অভিহিত কৰে। তেওঁ নিচামুক্ত ভাৰত অভিযান আৰু স্বচ্ছ ভাৰত অভিযানকে ধৰি NCCৰ পদক্ষেপসমূহক ভূয়সী প্ৰশংসা কৰে। NCCৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সংস্থাৰ প্ৰতিষ্ঠা সন্দৰ্ভতো উপৰাষ্ট্ৰপতিগৰাকীয়ে আদৰণি জনায়। তামিলনাডুৰ মাডুৰেৰ সমীপৰ মেলোৰত সংঘটিত এটা বাছ দুৰ্ঘটনাত আজি 6জন লোকৰ মৃত্যু হয়। কটনামপাট্টি পথত দুখন বাছে মুখামুখিকৈ খুন দিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 7জন আৰু কমকৈ আঘাতপ্ৰাপ্ত আন 15জনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী জোছেফ বিজয়ে নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে 3,00,000 টকাকৈ এককালীন সাহায্যৰ বিষয়ে ঘোষণা কৰিছে। ইপিনে মহাৰাষ্ট্ৰৰ পুণে জিলাত আজি পুৱা সংঘটিত আন এটা শোকাবহ দুৰ্ঘটনাত এখন ট্ৰাকে খোজকাঢ়ি অহা এটা তীৰ্থযাত্ৰীৰ দলক মহতিয়াই নিয়াৰ ফলত 3 মহিলাৰ মৃত্যু হোৱাৰ লগতে 7 লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি নান্দেৰ জিলাৰ পৰা অহা ট্ৰাকখনৰ চালকজনে বেলছৰ টোলগেটৰ সমীপত নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাডেজে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়াললৈ 5,00,000 টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰিছে। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে লৰ্ডছত অনুষ্ঠিত মহিলা টেষ্ট ক্ৰিকেটত আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে আজি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত মহিলা টেষ্ট ক্ৰিকেটত ভাৰতে ইংলেণ্ডক 270 ৰাণ পৰাস্ত কৰে। খেলৰ চতুৰ্থ দিনা আজি ভোজন বিৰতিৰ পূৰ্বে ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছত 457 ৰাণৰ লক্ষ্যৰে খেলি কেৱল 186 ৰাণতে 8টা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে। ভাৰতৰ হৈ স্নেহ নাৰায়ণাই 4টা, চেয়ালি সদঘৰে, প্ৰাপ্তি গৌড় আৰু দীপ্তি শৰ্মা 2টাকৈ উইকেট দখল কৰে। কালি ভাৰতে 7টা উইকেটৰ বিনিময়ত 341 ৰাণ সংগ্ৰহ কৰাৰ পাছত ইংলেণ্ডক জয়ৰ বাবে 457 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দি দ্বিতীয় ইনিংছ ঘোষণা কৰে। ভাৰতৰ উইকেট কিপাৰ তথা বেটাৰ ইয়াষ্টিকা ভাটিয়া লৰ্ডছত টেষ্ট ক্ৰিকেটত 7 ৰাণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতৰ জাপানে আজি মুক্ত আৰু নিয়ম আধাৰিত ভাৰত প্ৰশান্ত মহাসাগৰীয় এলেকাৰ দিশত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰু কোনো ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ'ব লাগিব বুলি আজি উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিছে। ৰাম জন্মভূমি মন্দিৰৰ দান বৰঙণিৰ ধন আত্মসাতৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰা বিশেষ অনুসন্ধানকাৰী দলক আজি উচ্চতম ন্যায়ালয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। হৰমনপ্ৰীত নেতৃত্বাধীন ভাৰতীয় দলটোৱে লৰ্ডছত অনুষ্ঠিত মহিলা টেষ্ট ক্ৰিকেটত আয়োজক ইংলেণ্ডৰ বিৰুদ্ধে আজি ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অহা বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1,035 কিলোহাৰ্টজ আৰু ডিএলএন ফ্ৰিকুৱেঞ্চিৰ 1,026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাকৃতিক পৰ্যোগে। প্ৰিয়শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ সাহিত্য অনুষ্ঠানটি। অতিথি হিচাপে উপস্থিত আছে উদীয়মান কবি জয়শ্ৰী নেওগ আৰু উদীয়মান গল্পকাৰ ৰিয়া দেৱী। আগবঢ়াইছে ভাৰ্গৱ কলিতাই।
2: নমস্কাৰ প্ৰিয়শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ যোগেৰে যুৱ প্ৰজন্মৰ মাজত থকা সাহিত্যৰ প্ৰতিভাসমূহক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনো আৰু তেখেতসকলৰ লগত কথা পাতি তেখেতসকলৰ গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানটিতো 2 অতিথি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে ৰিয়া দেৱী,
3: নমস্কাৰ,
2: আৰু আনগৰাকী হৈছে জয়শ্ৰী নেওগ,
4: নমস্কাৰ।
2: দুয়োগৰাকীকে অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো। প্ৰথমে ৰিয়া দেৱীৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছো। শৈশৱৰ পৰা জীৱনটো আপুনি কেনেধৰণে অতিবাহিত কৰিলে?
3: হয়, মোৰ ঘৰ নলবাৰী জিলাৰ ওলাবুৰি গাঁৱত। মোৰ দেউতাৰ নাম জ্যোতিষ শৰ্মা, মাৰ নাম নিবেদিতা দেৱী, আৰু মই 9 সদস্যৰে সৈতে এটি খুব ধুনীয়া যৌথ পৰিয়ালত থাকোঁ। মোৰ গাঁওখনৰ পূব দিশেৰে পাগলাদিয়া নদীটো বৈ গৈছে আৰু তাৰ পাৰতে জাতীয় বিদ্যালয় এখন আছে, তাত মই 8ম শ্ৰেণীলৈকে পঢ়িছিলোঁ। তাৰ পাছত 9ম, 10ম, 11ম, 12ম মই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়োঁ আৰু তাৰ পাছত বৰভাগ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰোঁ আৰু এতিয়া মই ইতিহাস বিভাগৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰী।
2: হয়, এইবাৰ মই জয়শ্ৰীনগৰৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
4: নমস্কাৰ, মোৰ নাম জয়শ্ৰীনেও, মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এখন ভিতৰুৱা গাঁও যমুনাখাট নামৰ গাঁওখনক প্ৰতিনিধিত্ব কৰোঁ। মোৰ ঘৰত মা, দেউতা আৰু একেবাৰে ঘৰৰ কাষতে মোৰ খুৰা, খুৰী, বৰতা, বৰমা আৰু 3টাকৈ ভাইটি আছে। আৰু যিহেতু মই কৈছোঁ যে মই এখন সৰু গাঁৱক প্ৰতিনিধিত্ব কৰোঁ। গতিকে ধূলি ধেমালি খেলি এক প্ৰকাৰ মোৰ শৈশৱ অতিবাহিত কৰিছোঁ। মই ভলেণ্ট একাডেমীৰ পৰা মোৰ স্কুলীয়া জীৱন সমাপ্ত কৰিছোঁ। তাৰপিছত মোৰ হায়াৰ ছেকেণ্ডেৰী শিক্ষা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা আৰু স্নাতক ডিগ্ৰী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰু

0: স্নাতকোত্তৰ ডিগ্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সম্পন্ন কৰিছোঁ।
1: হয় নিশ্চয়। এতিয়া ৰিয়া দেৱীৰ পৰা জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনত কেনেধৰণে খোজ দিলে, কেনেধৰণে আপোনাৰ যাত্ৰাটো আগবাঢ়িল?
0: প্ৰথমতে মানে কি হৈছিল, দেউতাই মোক ৰজাৰাণীৰ সাধু কোৱাতকৈও মানে গাঁৱৰ মানুহৰ কথাবোৰ, গাঁৱৰ মানুহৰ জীৱনৰ, গাঁৱৰ প্ৰত্যেকঘৰ মানুহৰে মানে জীৱন সংগ্ৰামৰ কাহিনীবোৰ কৈছিল, আৰু তেনেকৈয়ে তেতিয়াৰ পৰাই মানে মই কাহিনী শুনিবলৈ বেছিকৈ আগ্ৰহী হৈছিলোঁ। তাৰপাছত তেতিয়াতে চিন্তা কৰিব লৈছিলোঁ যে এনেকুৱা কথাৰ পৰাওচোন কিবা লিখিব পাৰি। তাৰপাছত মই সৰুতে আমাৰ মোৰ মা আৰু আইতাক পঢ়া দেখিছিলোঁ। মোৰ মায়ে গল্প উপন্যাস বহুত পঢ়ে আৰু আমাৰ ঘৰত মানে প্ৰত্যেক মাহৰ আলোচনী লয়, বিস্ময় ৰহস্য মায়া নন্দিনী সখী, এই আলোচনীৰে মানে ঘৰ ভৰি আছিল আমাৰ। আৰু গতিকে মই ষষ্ঠমান শ্ৰেণীত পঢ়াৰ পৰাই মানে মনে মনে সেই কিতাপবোৰ পঢ়িব লৈছিলোঁ আৰু তেতিয়াৰ পৰাই মানে কিবা এটা লিখিবও আৰম্ভ কৰিছিলোঁ। আৰু এদিন ক্লাছ এইটত মই অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং কিতাপখন কিতাপৰ মাজত লৈ পঢ়ি থাকোঁতে মায়ে মানে গম পালে আৰু তেতিয়া মানে মায়ে বকিলে যে এতিয়াতে এইখন উপন্যাস পঢ়িবৰ হোৱা নাই। তাৰপাছত মায়ে ক'লে যি হ'ল হ'ল পঢ়িছা, কিন্তু হেৰি কৰিবা, এতিয়া প্ৰিয় গ্ৰন্থ ৰচনাখন যে স্কুলত লিখিব দিয়ে তাতে এইখন কিতাপৰ কথা লিখিব লাগিব। আৰু সেইখনে মানে মই লিখিছিলোঁ ৰচনাখন, আৰু স্কুলত তেতিয়া ছাৰহঁতে মানে বহুত প্ৰশংসা কৰিছিল আৰু সেই কথাটোতে কিজানি ভাল লাগিল, তেতিয়াৰ পৰা বেছিকৈ লিখিব আৰম্ভ কৰিলোঁ। আৰু মই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ পাছতে কৰোণা মহামাৰী আৰম্ভ হৈছিল আৰু সেইখিনি সময়ত বহুত কিতাপ পঢ়িছিলোঁ আৰু তেতিয়া অনলাইন মাধ্যমত বহুত প্ৰতিযোগিতা হৈছিল, সাহিত্য প্ৰতিযোগিতা, আৰু সেইবোৰত অংশগ্ৰহণ কৰাৰ পৰাই মানে এই লিখাৰ তাৰণাটো বৃদ্ধি পাইছিল। তাৰ পাছত মহাবিদ্যালয়লৈ গ'লোঁ। মহাবিদ্যালয়ত যোৱাৰ পাছত মানে প্ৰথমত মোৰ কলমটো ইমান বৃহৎ এটা পৰিসৰ পোৱা নাছিল, কিন্তু মহাবিদ্যালয়লৈ যোৱাৰ পাছত কলমটো এখন ডাঙৰ পথাৰ পোৱা যেন হ'ল। মহাবিদ্যালয়ত মোৰ মানে বহুত আশা আছিল যে শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হোৱাৰ, আৰু মই মহাবিদ্যালয়ত থকা তিনিও বছৰে একেৰাহে শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হ'বলৈ সক্ষম হৈছিলোঁ।
1: হয় নিশ্চয়কৈ। আচলতে আমাৰ প্ৰতিজনৰ ক্ষেত্ৰতে ঘৰুৱা পৰিৱেশে আমাক উদ্বুদ্ধ কৰে, সমৃদ্ধ কৰে বিভিন্ন ধৰণে, আৰু আপোনাকো সেই পৰিৱেশ ঘৰখনে, আপোনাৰ বিদ্যালয় মহাবিদ্যালয়ে খুব সুন্দৰকৈ দিছিলে। এই একেখিনি কথা মই জয়শ্ৰীনগৰৰ পৰা জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনত কিদৰে সৰুৰ পৰা খোজ পেলালে, কিদৰে আগবাঢ়িল?
2: যিহেতু আপুনি কৈছে যে সাহিত্যৰ ক্ষেত্ৰত মানুহৰ ঘৰুৱা পৰিৱেশটোৱে সমৃদ্ধ কৰে, আৰু মোৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম হোৱা নাছিলে। মোৰ দেউতা যদিওবা তেওঁ বিজ্ঞানৰ এগৰাকী শিক্ষক আছিলে, তেওঁ সাহিত্যৰ প্ৰতি সাংঘাতিক অনুৰাগী আছিলে। তেওঁ নিজেও সাহিত্য চৰ্চা কৰিছিলে, গল্প, প্ৰবন্ধ, কবিতা লিখিছে, কেইবাখনো কিতাপ ইতিমধ্যে ছপা মাধ্যমত প্ৰকাশ পাইছে। আৰু সৰুতে অৱশ্যে তাৰ মূল্য বুজি পোৱা নাছিলোঁ। যেতিয়া মই স্কুলৰ পৰা ক্লাছ 2-3 মানত যেতিয়া স্কুলৰ পৰা আহোঁ, তেতিয়া একেৰাহে মই মন কৰোঁ যে দেউতা স্কুলৰ পৰা আহি নিজৰ এটা সাংঘাতিক পৰিৱেশত উকা কাগজ এখন, কিতাপ এখন, কলম এটা, যেতিয়াৰ পৰা মানে বুজন হৈছোঁ দেউতাক সেই পৰিৱেশটোৰ মাজতে দেখিছোঁ। গতিকে কোনোবাখিনিত মোক দেউতাই বিশেষকৈ অনুপ্ৰেৰণা দিছিলে যে মই কিবা এটা পঢ়িব লাগিব, ভাল কিবা এটা পঢ়িব লাগিব, সাহিত্যক ভাল পাব লাগিব, সাহিত্য চৰ্চা কৰিব লাগিব। আৰু দেউতাই খুব কিতাপ পঢ়ি ভাল পাইছিলে, আৰু এনেকুৱা আছিলে যে দেউতা যলৈকে ফুৰিবলৈ গৈছিলে, কিবা এটা কামতো যদি ওলাই গৈছিলে দূৰণিলে, মোৰ হাতত চিপ্ছ এটা বা বিস্কুট এটাৰ সলনি কিতাপ এখন তুলি দিবলৈ যত্ন কৰিছিলে। আৰু দেউতাই মোক ক্লাছ 6ত থাকোঁতেই হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলাৰ কিতাপখন উপহাৰ হিচাপে দিছিলে। আৰু অৱশ্যে তেতিয়া যিহেতু সৰু আছিলোঁ, ইমান তাত্ত্বিক কথাবোৰ, ইমান গধুৰ কবিতাবোৰ অৱশ্যে বুজি পোৱা নাছিলোঁ, কিন্তু তথাপিতো বুজি পাইছিলোঁ যে দেউতাই কবিতা ভাল পায়, মোকো বিচাৰে যে মই কবিতা ভাল পাব লাগে, সাহিত্য ভাল পাব লাগে। তেনেকৈ হয়তো কোনোবাখিনিত মই অনুপ্ৰাণিত হৈছিলোঁ কবিতা ভাল পাবলৈ, সাহিত্য ভাল পাবলৈ। কিতাপ পঢ়িবলৈ দেউতাই শিকাইছিলে, আৰু তাৰপিছত মই যদিও বা এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া, সেই বিদ্যালয়খনৰ শিক্ষাগুৰুসকলেও মোক সাহিত্য চৰ্চাত যথেষ্টখিনি অনুপ্ৰেৰণা যোগাইছিলে। তাৰপিছত মই নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত পঢ়িবলৈ গৈছিলোঁ, আৰু নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বাতাৱৰণে মোক ইমান সাংঘাতিকভাৱে সমৃদ্ধ কৰিছিলে যে মই তেতিয়া আৰু দুগুণে কিতাপ পঢ়িবলৈ লৈছিলোঁ। যিমান ধৰণৰ অসমীয়া সাহিত্যত সমৃদ্ধ কিতাপবোৰ আছিলে সেইসমূহ পঢ়িবলৈ যত্ন কৰিছিলোঁ। তাৰপিছত মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়তো মোৰ শিক্ষাগুৰুসকলে যথেষ্টখিনি সাহস যোগাইছিলে যে মই সাহিত্য চৰ্চা কৰিব লাগে। তেতিয়াও মই বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ, আৰু এনেধৰণে মোক বিভিন্ন সময়ত বিভিন্নজন লোকে অনুপ্ৰাণিত কৰি আহিছে।
1: আপোনাৰ সাহিত্যৰ জীৱনটোত বিশেষকৈ আপোনাৰ দেউতাৰ ভূমিকা সকলোতকৈ বেছি, আৰু দুয়োগৰাকীৰ পৰাই জানিব পাৰিলোঁ যে যিটো পঢ়াৰ অভ্যাস, এই পঢ়াৰ অভ্যাসে আমাক বৰ সুন্দৰকৈ সমৃদ্ধ কৰি তোলে, পৰিপক্কতা আমি লাভ কৰোঁ। আজিৰ অনুষ্ঠানলৈ জয়শ্ৰী নেওগে কবিতা পাঠ কৰিবলৈ আহিছে। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি

0: কবিতা লিখাৰ ক্ষেত্ৰত কোনবিলাক বিষয়বস্তুক বাছি লয়?
1: যিহেতু কবিতা এটা কঠিনতম কলা, গতিকে কোনোবাখিনিত নিজৰ ভাৱ চিন্তা কবিতা এটাৰ মাজত সোমাই থাকে আৰু নিজৰ ব্যক্তিগত জীৱন সামৰি, সমাজ সামৰি, সমগ্ৰ জীৱনটো সামৰি কবিতা এটা লিখিবলৈ যত্ন কৰোঁ।
0: তেনেহ'লে আপোনাৰ পৰা দুটি কবিতা শুনিব বিচাৰিছোঁ।
1: ঠিক আছে, মই প্ৰথমতে এটি সৰু কবিতা পাঠ কৰি দিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম আগুন পকা সন্ধিয়া। আগুন পকা সন্ধিয়া আলিবাটত খোজ দিওঁতেও সেই কথা মনত নপৰিল। আগলি বতাহত বৌতিৰ গাৰ চাদৰখন লৰি থাকিল। জিকা ফুলীয়া জোনাকত তিৰবিৰ কৰে মোৰ শৈশৱ। জীৱনৰ একুৰি এটা আঘোণ সামৰি অতদিনে যতনাই থোৱা ফাগুনক পাহৰি কোনোবা বাটৰুৱাই কোৱাতহে মনত পৰিল কথাবোৰ ঢৌ খেলা চুলি। কথাবোৰ কথাৰ দৰে উপঙি থাকিল, কোনেও নাজানিল জীয়াই আছোনে আছোনে সাৰে। পিছৰটো কবিতা ডিচেম্বৰ। ডিচেম্বৰ, তোমাক ভাল পাওঁ। তোমাক ভাল পাওঁ এইবাবেই কাৰণ এঘাৰটি মাহ পদূলিত মোৰ উচপিচ কেৱল তোমাৰ বাবে। তুমি মোৰ বুকুত বাহ সজা নাই, মোৰ বাবে কাহানিও খুলি ৰখা নাই দুৱাৰ নাইবা খিৰিকী। তথাপি স্ব ইচ্ছাই সোমাই যাব পাৰোঁ তোমাৰ গভীৰৰ পৰা গভীৰতলৈ। ধীৰে ধীৰে নাকত লাগিছেহি সোণাপুৰ বাটৰ আধা কেঁচা মাকৈ গোন্ধ। এতিয়া ডিচেম্বৰ মাহ, সেইবাবে কিজানি গাঁৱৰে দিগেনদাইৰ হাঁহিটো বতাহত দুলি থকা যেন লাগিছে। ডিচেম্বৰ মাহ, সেইবাবে কিজানি ডিচেম্বৰ, তুমি আহিলেই ৰ'দত বহি জলফাই পিটিকি ভাত খাবলৈ শিকোৱা, আইলৈ মনত পেলাই দিয়া মোনাত লাই পুলি ভৰাই বজাৰত বিকিবলৈ যোৱা পিতাৰ কথা মনত পেলাই দিয়া। ডিচেম্বৰ, তুমি মনত পেলাই দিয়া কুঁৱলীৰ সিপাৰে থকা সোঁৱৰণীৰ দীঘল বাট, আমাৰ চুবুৰীয়া কেঁচুৱাটোৰ আধা ফুটা আধা নুফুটা মাতৰ দৰে তোমাৰ মাত। ডিচেম্বৰ, তুমি স্মৃতিৰ উৎসৱ, কাইলৈ লগ পাম তোমাক। অজস্ৰ খেলিমেলি বাট, ওপৰা ওপৰি বাট, একো নথকাৰ পাছতো, সকলো হেৰুৱাৰ পাছতো তুমি যেন পোহৰৰ গান। ডিচেম্বৰ, উভতিবা কলৈ যাওঁ, ঘূৰি আহি তোমাক পাওঁ। ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, খুব সুন্দৰকৈ জয়শ্ৰীনগে কবিতা পাঠ কৰিলে। আপোনাৰ কবিতাসমূহত আপোনাৰ ভাৱৰ ব্যঞ্জনা শব্দৰ মাধ্যমেৰে খুব সুন্দৰকৈ ফুটি ওলাইছে। এবাৰ মই ৰিয়া দেৱীৰ ওচৰলৈ আহিছোঁ। ৰিয়া দেৱী আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিছে গল্পৰ সম্ভাৰলৈ। আপুনি গল্পৰ লগতে সাহিত্যৰ অইন দিশৰ লগতো নিশ্চয়কৈ জড়িত, সেই বিষয়ে জানিব বিচাৰিছোঁ।
2: হয়, মই 2020 চনৰ পৰা আচলতে অনুগল্প লিখিব আৰম্ভ কৰিছিলোঁ। তাৰ লগতে মাজে মাজে কবিতা লিখোঁ, কিন্তু কবিতা লিখোঁ বুলি ক'বলৈ অলপ সংকোচ হয়, তথাপিও দুই এটা লিখোঁ। আৰু মই শিশুনাট লিখোঁ আচলতে, আৰু এনেকৈ আৰু উপন্যাস এখন আধা লিখাই আছে, সেইখনৰ কাম মাজে মাজে কৰোঁ আৰু, সেইখন চলি আছে, আৰু এনেকৈ গল্প, উপন্যাস, অনুগল্প।
0: ঠিক আছে, আপোনাৰ পৰা গল্প শুনিব বিচাৰিছোঁ।
2: গল্প পৰজনমৰ শুভ লগনত। বেলিটোৱে বিদায়খনটোক ৰঙীন কৰি তুলিবলৈ অকণো ক্ৰুটি এৰা নাই। বেলিটোৰ পৰাই অকণ অকণ ৰং আজৰি আনি ডাৱৰবোৰেও নিজ নিজ গাত সানি লৈছে। গেৰুৱা ৰং ধৰা ৰজ্জা ধীৰে ধীৰে যাবলৈ সাজু হৈছে। দুপৰীয়া 12 বজাতে ড্ৰাইভাৰ নীৰেণৰ লগত ঘৰৰ পৰা ওলাই আহি শুক্লেশ্বৰ ঘাটত বহি থকা সুকন্যাক এনেকুৱা দৃশ্যই আজি মন ভুলাব পৰা নাই। কিন্তু এটা সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্যাস্ত চাবৰ বাবে তাই উত্ৰাৱল হৈ আছিল। যোৱা 18 বছৰে সলনি কৰি দিছে সুকন্যাৰ জীৱনৰ সকলো ৰং। প্ৰেম, ভালপোৱা, বিবাহ, সন্তান, পৰিয়াল সকলো পায়ো তাই ৰংহীন। সুকন্যা গোস্বামী, দেউতাক অৰুণ গোস্বামীৰ একমাত্ৰ ছোৱালী, দুজন বৰদেউতাক আৰু খুৰাকৰ ফালৰ এজনীও ছোৱালী নথকা ঘৰখনত সুকন্যাই আছিল একমাত্ৰ ছোৱালী। গতিকে তেনেকুৱা এটা যৌথ পৰিয়ালত ডাঙৰ হোৱা সুকন্যা সকলোৰে আলাসৰ লাৰু আছিল। কিন্তু মাক দেউতাকৰ মনত ল'ৰা নথকাৰ দুখ অলপ আছিল। সৰুতে ধৰিব নোৱাৰা এই কথাটো ডাঙৰ হৈ তাই ভালদৰে বুজিব পাৰিছিল। সৰুৰে পৰা পঢ়া শুনাৰ পৰা আদি কৰি সকলো দিশতে আগৰণুৱা

কন্যাৰ বিএ প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতে চহৰৰ প্ৰখ্যাত ব্যৱসায়ী অঞ্জন জ্যোতি ভট্টাচাৰ্যৰ সৈতে বিয়া হৈ গৈছিল। সমাজত সম্ভ্ৰান্ত শিক্ষিত বুলি নাম থকা ঘৰখনৰ ছোৱালীজনীক শিক্ষা আধৰুৱা কৰি বিয়া দিয়া হৈছিল, কাৰণ তাই নিম্ন জাতিৰ ল'ৰাৰ প্ৰেমত পৰিছিল। আইতাকৰ ভাষাত ক'বলৈ গ'লে সুকন্যাই নাপিতৰ ল'ৰাৰ প্ৰেমত পৰিছিল। বংশমৰ্যাদা, মাক দেউতাকৰ মনত ল'ৰা নোহোৱাৰ অলপ দুখ আৰু ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ তাইৰ প্ৰতি অপাৰ মৰম, এই সকলোবোৰে তাইক বাধ্য কৰাইছিল কোনো ধৰণৰ আপত্তি নকৰাকৈ বিয়াত বহিবলৈ। সুকলমে হৈ গৈছিল সুকন্যা আৰু অঞ্জনৰ বিয়া।

ফুলসজ্জাৰ নিশা সুকন্যাই পুৰণি সকলোবোৰ পাহৰি নতুনক আদৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সেইদিনা অঞ্জনে তাইৰ মনটো চিনাৰ পৰিৱৰ্তে শৰীৰটো পাবলৈহে অধিক উত্ৰাৱল হৈছিল। সি বহুত মদো খাই আহিছিল। খং দুখত জৰ্জৰিত সুকন্যাই সেইদিনা পুৱাৰাতি চিলমিলীয়া টোপনিত এটা সপোন দেখিছিল। কলীয়া মেঘে আকাশৰ নীলাবোৰ ঢাকি ভয়ানক ৰূপ ধৰি থকা এখন ৰংহীন আকাশ আৰু তাইক ধৰিবলৈ খেদি আহি থকা এটা ভয়ংকৰ দৈত্য। বিভিন্ন খাম খেয়ালি, অঞ্জনৰ অত্যাচাৰ, এইবোৰৰ মাজতে দুয়োৰে সংসাৰলৈ তিনিটা বছৰৰ ভিতৰতে এহাল ল'ৰা আৰু ছোৱালী আহে। তেতিয়াও শান্তি নাছিল সিহঁতৰ সংসাৰত। কস্তুৰী নামৰ এজনী মডেলৰ লগত অঞ্জনৰ অবৈধ সম্পৰ্কৰ কথা সুকন্যাই বহুতৰে মুখত শুনিছিল। বহুবাৰ তাই এনে ঘটনাৰ প্ৰমাণো পাইছিল। এইবোৰ কথাৰ বাবে ৰাতি ৰাতি সদায় কাজিয়া হৈছিল ঘৰত। ল'ৰা ছোৱালী দুটাই দেউতাকৰ উগ্ৰমূৰ্তি দেখি ভয়ত পেপুৱা লাগিছিল। লাহে লাহে সিহঁত ডাঙৰ হৈ আহিছিল। সিহঁতৰ ভৱিষ্যতৰ কথা ভাবি ভয় হৈছিল সুকন্যাৰ। আৰু তেনেকুৱা দিনবোৰতে এদিন অঞ্জনে সিহঁত দুয়োকে সুকন্যাৰ অনুমতি নোলোৱাকৈ হোষ্টেলত থোৱাৰ যুঁজা আৰম্ভ কৰিছিল। পিছত হাজাৰ চেষ্টা কৰিও তাই তাইৰ ল'ৰা ছোৱালীহালক নিজৰ লগত ৰাখিব পৰা নাছিল। ল'ৰা ছোৱালীহাল যোৱাৰ পিছত অঞ্জন মাজে মাজেহে ঘৰলৈ আহিছিল। ব্যৱসায়ৰ কাম, নিশা পাৰ্টি আৰু কস্তুৰীৰ সৈতে তাৰ সময়বোৰ পাৰ হৈছিল। অঞ্জনৰ তিনিমহলীয়া ঘৰটোত অকলে সুকন্যাৰ নিজকে বন্দী যেন লগা হৈছিল।

সৰু থাকোঁতে আইতাকে সাধু শুনাইছিল সুকন্যাহঁতক, দুচটা শিলৰ সাধু। ৰ'দ বৰষুণত পৰি থকা শিল দুচটা আনি ৰজাই তাৰ পৰা ভগৱানৰ মূৰ্তি বনাবলৈ খনিকৰ এজনক নিৰ্দেশ দিছিল। খনিকৰে শিল দুচটা ঘৰলৈ নি বনাবলৈ লওঁতে তাৰে এচটা শিলে মাত দিলে, ককাই, ৰ'দ বৰষুণ ধুমুহা তেনেকৈ পৰি থাকি অশান্তি লাগি গৈছে, তুমি মোৰ পৰাই মূৰ্তিটো বনোৱা, তেতিয়া মই ৰজাৰ ঘৰত বেছ আৰামত থাকিব পাৰিম। শিলচটাৰ কথা শুনি খনিকৰজনে সেই শিলচটাৰ পৰা মূৰ্তি বনাবলৈ সাজু হ'ল। যেতিয়া শিলচটাক তেওঁ কাটিবলৈ ধৰিলে তেতিয়া শিলচটাই কষ্ট পাই চিঞৰিবলৈ ধৰিছিল আৰু খনিকৰজনক কৈছিল, ইমান কষ্ট মই সহ্য কৰিব নোৱাৰোঁ, নালাগে মোক ৰাজসুখ, এনেকৈয়ে থাকিম। খনিকৰজনে এইবাৰ সেই শিলচটাক এৰি আনচটা শিল আনি সেই শিলচটা কাটিবলৈ ধৰিলে। এইবাৰ শিলচটাই কোনো ধৰণৰ আপত্তি নকৰিলে। এটা সময়ত খনিকৰৰ মূৰ্তি প্ৰস্তুত কৰা কাম সমাপন হ'ল আৰু ৰজাৰ মানুহ আহি দুয়োচটা শিল উঠাই লৈ গ'ল। গৈ থাকোঁতে ৰাস্তাত আধা কটা যোৱা শিলচটাই সম্পূৰ্ণ কটা যায় মূৰ্তি হোৱা শিলচটাক ক'লে, কি পালি ইমান কষ্ট খাই, এতিয়াতো দুয়ো ৰজাৰ ঘৰতে গৈ আছোঁ। এইচটা শিলে একো নামাতিলে। ৰজাৰ ঘৰ পোৱাৰ পিছত ৰজাই ভগৱানৰ মূৰ্তিটো প্ৰতিষ্ঠা কৰি আধা কটা শিলচটাকো তাৰ কাষতে ৰাখিলে। তাৰ পিছদিনাৰ পৰাই ৰজাই সদায় ৰাতিপুৱা একোটা নাৰিকল আনে আৰু আধা কটা যোৱা শিলটোত ভাঙি মূৰ্তিটোৰ মূৰত নাৰিকলৰ পানী ঢালে। কষ্ট হোৱাৰ ভয়ত আধা কটা যোৱাকৈ থকা শিলটোৱে শেষত গোটেই জীৱন কষ্ট খায়ে থাকিবলগীয়া হৈছিল আৰু সম্পূৰ্ণ কটা যোৱা শিলটোৱে কটাৰ সময়ত কষ্ট সহ্য কৰি পিছত সুখত থাকিব পাৰিছিল। আইতাকে সাধুটোৰ শেষত সুকন্যাহঁতক সুধিছিল, তহঁতে সম্পূৰ্ণ কটা শিল হ'বি নে আধা কটা? সিহঁতে তেতিয়া সম্পূৰ্ণ কটা শিল হ'ম বুলি উত্তৰ দিছিল। কিন্তু কি কৰিলে তাই? হ'ব পাৰিলে জানো সম্পূৰ্ণ কটা শিল? সম্পূৰ্ণ কটা গ'লে নিজৰ লগতে পৰিয়ালটোও কষ্ট পাব বুলি তাইতো আধা কটা হৈয়ে থাকি গ'ল। পিছে কষ্ট নোপোৱাকৈ থাকিল জানো? পুৰণিকলীয়া নিয়মবোৰকে বুকুত বান্ধি লৈ থকা ঘৰৰ সদস্যবোৰক বুজাবলৈ সুকন্যাই তেতিয়াই অকণ কষ্ট কৰা হ'লে আজি চাগে তাই সাধুটোৰ সেই সম্পূৰ্ণ কটা যোৱা শিলটুকুৰাৰ দৰে সুখত থাকিব পাৰিলেহেঁতেন। তাইৰ মাক দেউতাকহঁতে ল'ৰা ছোৱালীহালৰ জন্মৰ পিছতহে কথাবোৰ গম পাইছিল। তাৰপিছত তাইক তেওঁলোকে বহুতবাৰ উভতাই নিবলৈও আহিছিল, কিন্তু তাই নগ'ল জেদত। সুকন্যা অঞ্জনৰ মাজত যি সামান্য সম্পৰ্ক আছিল সেইখিনি লাহে লাহে নোহোৱা হৈ আহিছিল। কস্তুৰী গুচি গৈ কোনোবা নতুন নাৰী আহিছিল তাৰ জীৱনত। সৰুৰে পৰাই কিতাপ পঢ়ি ভাল পোৱা সুকন্যাই পুনৰ কিতাপ হাতত তুলি লৈছিল। অকলশৰীয়া জীৱনটোত তাই কিতাপকে সংগী কৰি লৈছিল। উপন্যাসৰ নিচা লাগিছিল তাইৰ নতুনকৈ। মণিকুন্তলা ভট্টাচাৰ্যৰ কিতাপবোৰ তাইৰ ভাল লগা হৈছিল, বৰদোৱানী, অৰুন্ধতী, সন্ধ্যা, বাহী। বাইদেউ, বাইদেউ, কি হ'ল নিৰেণ? বাইদেউ বহুত দেৰি হ'ল, ঘৰলৈ বলক, আপুনি বহুত সময় ধৰি এনেকৈয়ে বহি আছে, একো এটা খোৱাও নাই। মই মনেই কৰা নাছিলোঁ, বলা, তোমাৰ ছুটিৰ সময় পাৰ হ'ল চাগে। ৰাতিপুৱা সুকন্যাহঁতৰ ঘৰত পাৰ্ট টাইম কাম কৰা চম্পাই তাই ভাল পায় বাবেই ৰজনীগন্ধা ফুল খবৰ কাগজত বান্ধি তাইলৈ লৈ আনিছিল। খবৰ কাগজৰ টুকুৰা ক'ৰবাত পৰি থাকিলেও পঢ়ি চোৱা নিয়মটো সুকন্যাৰ সৰুৰে পৰাই আছিল। আজিও ফুলখিনি হাতত লৈ উৱলি যোৱা খবৰ কাগজৰ সৰু অংশটিত লিখাই থকা লাইনটো তাই পঢ়ি চাইছিল। তাৰ পাছৰ পৰা তাই আৰু স্থিৰ হৈ থাকিব পৰা নাছিল। সন্ধান এন জি অ'ৰ মুখ্য কাৰ্যকৰ্তা তথা সমাজসেৱক অনিৰুদ্ধ বৰুৱাৰ এটা পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটে। অনিৰুদ্ধ বৰুৱা, আইতাকে 18 বছৰ আগতে কোৱা সেই নিম্নবংশৰ নাপিতৰ ল'ৰাজন। সুকন্যা লাহে লাহে নৈৰ মুখলৈ আগবাঢ়ি গ'ল। এবুকু পাৰ ভঙা আৱেগক নিয়ন্ত্ৰণ কৰি বুকুত খামোচ মাৰি লৈ থকা খবৰ কাগজৰ উৱলি যোৱা অংশ টুকুৰা আৰু ৰজনীগন্ধা ফুলকেইপাহ তাই নদীত উটুৱাই দিলে। সেই সময়তে ক'ৰবাৰ পৰা এটি গানৰ কলি ভাহি আহিছিল।

0: খুব সুন্দৰ ইমান পৰে আমি ৰিয়াদেৱীৰ গল্পৰ ৰসস্বাদন কৰিলোঁ আৰু গল্পৰ মাজত সঁচাকৈয়ে জীৱনবোধৰ ছবি এখন ভাহি উঠে। পুনৰ মই জয়শ্ৰী নগৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি কবিতাৰ ক্ষেত্ৰখনত যে প্ৰৱেশ কৰিলে, কোনসকল কবিৰ কবিতাই আকৃষ্ট কৰিছিল?
1: ধন্যবাদ। যিহেতু সৰুৰে পৰা কবিতা পঢ়ি ভাল পাওঁ আৰু যেতিয়াৰ পৰা বোধগম্য হৈছোঁ যে কবিতানো কি, আচলতে নীলমণি ফুকন ছাৰে কোৱা এষাৰ কথা মই গভীৰভাৱে বিশ্বাস কৰোঁ যে জীয়াই থকাটোৱে কবিতা, জীৱনটোৱে কবিতা। গতিকে মই নীলমণি ফুকন ছাৰৰ কবিতা, নৱকান্ত বৰুৱাৰ কবিতা, সমীৰ তাঁতীৰ কবিতা, সনন্ত তাঁতীৰ কবিতা আৰু জোনমণি দাসৰ কবিতা বিশেষকৈ মোক আকৃষ্ট কৰি আহিছে, আৰু সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা বিশেষভাৱে আকৃষ্ট কৰি আহিছে, আৰু তেওঁলোকৰ কবিতা পঢ়ি মই আটাইতকৈ ভাল পাওঁ।
0: হয়, পুনৰ আপোনাৰ কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ।
1: কবিতাৰ শিৰোনাম ঘৰ। কোনো নথকা ঘৰবোৰত পৰুৱাই ঘৰ সাজে। মোৰ বুলিবলৈ নাই এটা ঘৰ, নাই এখন খিৰিকী। আইৰ চকুত বহুদিন দেখা নাই জোনৰ বৰণ, পিতাইৰ হাঁহিটো নাই জেতুকাৰ ৰং। নাই দেখোন একো, এৰি থৈ আহিলোঁ সকলো যোৱাবেলি শাওনত। কবিতাৰ শিৰোনাম কি ফুল ফুলিছে। কি ফুল ফুলিছে উজাগৰি ৰাতিৰ যেন ধুনীয়া, কি ৰং আনিছা সানি দিয়া দুচকুত। দেখিছানে চিনিছানে সোঁৱৰণিৰ বাটে বাটে হালি জালি থকা প্ৰাচীনৰো প্ৰাচীন বেদনাবিলাস। কিনো আছে পৃথিৱীত ন কৈ চোৱাৰ, সকলো পুৰণি সকলো মিছা। তুমি মোক ভাল পোৱা, মই তোমাক ভাল পালোঁ, ই যেন ধুনীয়া চিৰযুগমীয়া। তুমি মোক ভাল পালা, মই তোমাক ভাল।

0: পালো, কিয়েই বাৰল, মোৰ ভাৱনাৰ গভীৰত কচকচাই থাকিল বেদনাৰ লক্ষ কোটি ভাৰ। কেনেকৈ পাহৰি যাওঁ ইমান সহজতে? মই হৈ থকা নাই, তোমাৰ দেহৰ পৰাই ঢালি দিয়া অন্তহীন দিগন্তৰ অনন্তকালৰ অমল পোহৰ। কবিতাৰ শিৰোনাম গৈ থাকোঁতে। গৈ থাকোঁতে গৈ থাকোঁতে কতবাৰ উজুতি খালোঁ, গৈ থাকোঁতে গৈ থাকোঁতে এশবাৰ উদযাপন কৰিলোঁ মৃত্যুক, গৈ থাকোঁতে মোৰ পৰা দুখোজ আঁতৰি গ'ল ৰামধেনুৰ বেঙুনীয়া বৰণ। ভোগদৈ পাৰত কহুৱা ফুলিছে, শ্বিলঙৰ পাহাৰত চেৰী ফুল ফুলিছে, কলি গাইজনীৰ এটা দামুৰি হৈছে, দেওবৰীয়া বজাৰত তুমি মোলৈ বুলি কিনিছা কেৰুমণি থুৰিয়া, একোকে নুশুনি মই দুৱাৰখন জপাই থলোঁ। তুমি নুবুজিবা বন্ধু, মই যে উৰে ৰাতি শুনিলোঁ পাখি কটা চৰাইজনীৰ কঁপনি, নদীৰ দৰে কোমল গান এটা বাজি থাকোঁতেই দিন আৰু ৰাতিৰ কেঁকুৰিত অজানিতে ওলমি থাকিল মোৰ অন্তহীন শুভকামনা।
1: খুব সুন্দৰ। আৰু এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি এই কবিতাৰ পথাৰখনত ভৱিষ্যতে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে?
0: মোৰ সৰুৰ পৰা এটা তীব্ৰ হেঁপাহ বুলিয়ে ক'ব লাগিব যে মই মোৰ এখন কবিতা পুথি ছপা কৰি উলিয়াম। সেই হেঁপাহটো আচলতে মোক ক্লাছ 10 পৰাই জন্ম হৈছিলে, যেতিয়া মই দেখিছিলোঁ যে দেউতাই কবিতাৰ কিতাপবিলাক ছপা মাধ্যমত প্ৰকাশ কৰে, আৰু দেউতাক দেখিয়ে সেই হেঁপাহটো মোৰ জন্মিছিলে। আৰু খুব সোনকালেই মই মোৰ এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াম, যিহেতু সকলোবোৰ পৰিকল্পনা কৰি থকা হৈছে কিন্তু কোনোবাখিনিত মইহে প্ৰস্তুত হৈ থাকিব পৰা নাই। যেতিয়া সকলোবোৰ সম্পূৰ্ণ হৈ উঠিব নিশ্চয়কৈ এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াম, কাৰণ নিজৰ নামটো ছপা মাধ্যমত দেখি যি সুখ, অনাবিল সুখ লাভ কৰিব পৰা যায় সেয়া সুখ আন একোৱে দিব নোৱাৰে। গতিকে যিমান পাৰি মই কবিতা আৰু পঢ়িম, কাৰণ এটা কথা বিশ্বাস কৰোঁ যে এটা ভাল কবিতাৰ সৃষ্টি হ'বলৈ হ'লে 100 ভাল কবিতা পঢ়িব লাগিব। আৰু যিমানবোৰ অন্য ভাষাৰ কবিতা পঢ়িবলৈ আছে, অনুবাদৰ কবিতাবিলাক আছে, সেইবিলাক অধ্যয়ন কৰিম, আৰু অধ্যয়নটোৱে আটাইতকৈ ডাঙৰ কথা। অধ্যয়ন পুষ্ট হ'লেহে এটা ভাল কবিতাৰ সৃষ্টি হ'ব, আৰু অধ্যয়ন পুষ্ট হ'লেহে এটা ভাল সাহিত্যৰ সৃষ্টি হ'ব।
1: নিশ্চয় আপোনাক শুভেচ্ছা জনাইছোঁ, আপুনি বিচৰাৰ ধৰণে আপুনি আগবাঢ়ি যাওক। ৰিয়া দেৱীৰ পৰাও জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনত ভৱিষ্যতে কেনেকৈ আগবাঢ়িব বিচাৰিছে?
2: হয়, মই গল্প বৰ্তমান প্ৰাকজ্যোতিষত নিয়মীয়াকৈ লিখি আছোঁ। ইয়াৰ পাছত মোৰ প্ৰকাশ আৰু গৰিয়সীত গল্প পঠাবৰ তীব্ৰ ইচ্ছা আছে। তাৰপাছত এখন উপন্যাসৰ কামো কৰি আছোঁ, আৰু মই যিহেতু ইতিহাসৰ ছাত্ৰী, এটা ইতিহাসৰ বিষয়বস্তু লৈ মোৰ এখন উপন্যাস লিখিবৰ বহুত ইচ্ছা আছে। সেই কামটোতো অতি শীঘ্ৰেই হাত দিম। আৰু শিশুনাট এতিয়ালৈকে মই 5 লিখিলোঁ, শিশুনাটৰ সংকলন এটা প্ৰকাশ কৰাৰ পৰিকল্পনাও চলি আছে।
1: হয়, নিশ্চয়কৈ আপুনি ভালেকেইটা প্ৰকল্প আপুনি মনতে ভাবি থৈছে, গতিকে আটাইকেইটা আপুনি সুচাৰুৰূপে আগবঢ়াই নিয়ক, সাহিত্যৰ দিশটোত খুব সুন্দৰকৈ আগবাঢ়ি যাওক। আৰু অনুষ্ঠানৰ শেষত দুয়োগৰাকীলৈ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক দুয়োগৰাকীকে আজি ষ্টুডিঅ'ৰ মজিয়াত লগ পাই খুব ভাল লাগিল। দুয়োগৰাকীয়ে বহু দূৰলৈ আগবাঢ়ি যাওক, আকাশৰ সীমনা চুৱক, তাকেই কামনা কৰি আজি অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰি শ্ৰোতাসকলে, যুৱ সাহিত্য অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত আছিল উদীয়মান কবি জয়শ্ৰী নিয়োগ আৰু উদীয়মান গল্পকাৰ ৰিয়া দেৱী, আগধৰিলে ভাৰ্গৱ কলিতায়।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ কিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

উভতি নহাৰ কবিতা, কবি নৱকান্ত বৰুৱা। মই নাহোঁ, মই নাহোঁ, এবাৰে আহি গুচি গ'লো মই, উভতি অহাৰ কথা নাই। মই জানো মই নাহোঁ, মই জানো কোনো নাহে, মাথোনে পৃথিৱীখনক ভাল পাই গ'লো। এই কথাটোকে কিমান বাৰ যে ক'লো, কিমান ভাৱেৰে ক'লো। যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ, সেই মন্ত্ৰকে গালো। জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লো। আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল এবাৰেই তুলি ল'লো। কোনোবা আহিব মোৰ দৰে কোনোদিনা, মোৰ সুৰতেই বাজিব নতুন বীণা, সেয়া হ'ব নতুন মানুহ, সেই দিনো হ'ব নতুন দিন, মোৰ তাত একো নাথাকে চিন। বকুল তলত পৰি ৰ'ব, মইতো নহয়, কোনোবাই বুটলিব, মই নাহোঁ, মই নোৱাৰোঁ আহিব, নাহোঁ, হেৰাই যোৱা ৰঙতেইচোন অকলে অকলে হাঁহোঁ, মই নাহোঁ, মই নাহোঁ, পৃথিৱী তোমাক ভাল পাই গ'লো, তথাপিও মই নাহোঁ।

প্ৰেমৰ কবিতা, কবি হীৰেণ ভট্টাচাৰ্য। মোৰ বুকুত কি জ্বলে, মোৰ দুখ, মোৰ আনন্দ কিহে আৰু ব্যাপক কৰি তোলে। মোৰ অনুভৱে অনুভৱে তোমাৰ প্ৰেমৰ গুণগুণ শব্দ এনেকৈ ৰু ৰুৱাই জ্বলে যে তাৰ ছাই ভৰি পৰে মোৰ বুকুৰ ভিতৰে বাহিৰে। সম্ভৱতঃ তোমাৰ প্ৰেমে মোক ছাই কৰি পুৰি নিব ক্ৰমে।

বসন্তৰ গান, কবি হীৰেণ ভট্টাচাৰ্য। কালি ৰাতি খুব কুঁৱলী পৰিছিল, পাহাৰতলিত এটা চৰায়ে উৰে ৰাতি গান গাই আকাশখনক কন্দুৱাইছিল। ৰাতিপুৱা গছে বনে পাহাৰৰ শিখৰে শিখৰে বকুল ফুলৰ দৰে গুৰি গুৰিকৈ বৰফ পৰিছিল। এটা চৰাইৰ মাতত বসন্ত অহা হলে, তাৰ লাহি ডেউকাই কুঁৱলী আঁতৰাব পৰা হলে,

শব্দবোৰ কবি হীৰেণ ভট্টাচাৰ্য। স্বপ্নৰ উদ্যান চুই অহা মোৰ এই শব্দবোৰত জীৱনধাৰাৰ সুষমা। সময়ৰ ঘনিষ্ঠ উত্তাপ, মোৰ কোনো নিজস্ব আৱিষ্কাৰ নাই। মোৰ ভিতৰত এটা যেন খেতিয়ক, মোৰ শব্দবোৰ জিভাত দি চাওঁ, কাৰ কি সোৱাদ, হাতৰ তলুৱাত লৈ চাওঁ কিমান তপত। মই জানো শব্দ মানুহৰ মহৎ সৃষ্টিৰ তেজদীপ্ত সন্তান। মই সাধাৰণ কবি, কান্ধ সলনি কৰি বয়না মোৰ এই শব্দবোৰত মানুহৰ নিদাৰুণ অভিজ্ঞতা, বুৰঞ্জীৰ নিথৰ আঁচুৰ।

কবিতাৰ শিৰোনাম লক্ষ্মী, কবি হীৰেণ ভট্টাচাৰ্য। মেটমৰা ধানৰ ডাঙৰি ডাঙৰীয়াৰ চোতালত থলোঁ, এতিয়া মোক ঘৰলৈ যাবলৈ দিয়া, আইজনীৰ মাকৰ গাত লেঠা, এইবেলি ল'ৰা এটা হ'লে ভাল হয় বৰ, জানাইতো খেতিয়কৰ ল'ৰাৰ হাত বৰ চিধা। মোৰ দেখোন আজিকালি বৰ অলপতে হাত ভৰি কঁপে, বন্দুকটো দূৰৈৰ কথা, নহ'লোক আৰু জুৰিব নোৱাৰোঁ, আইজনীৰ মাকৰ ল'ৰা এটা হ'লে ভাল হয় এথোন, খেতিয়কৰ ল'ৰাৰ হাত বোলে পোন।

কবিতাৰ শিৰোনাম মোৰ দেশ, কবি হীৰেণ ভট্টাচাৰ্য। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে সৈচ সোণোৱালি ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কুহে কুহে সেই সপোনৰ কলৰোল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ফুৰিছো, বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছো। কেতিয়াবা খাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছো, বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছো। তাৰ পাছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। মোৰ দেশৰ বাবে মই জীয়াই আছো, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণপণ কৰিছো। ৰণুৱা, বনুৱা, হালোৱা, এই সকলোৰে মাজত মই আছো মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছো। শত্ৰু মিত্ৰ সকলোকে মই চিনিছো, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছো। শান্তিৰ চৰাই জুৰিক আজলি ভৰাই মই দিছো ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ।

ইমান পৰে শ্ৰোতাসকলে প্ৰদীপ বৰুৱা আৰু সংগীবৃন্দৰ কণ্ঠত বৃন্দগান শুনিলে। এইবাৰ আগবঢ়াইছো অৰুণৱ জ্যোতি মালাকাৰৰ খুলবাদন।

0: ইমান পৰে অৰুণাম জ্যোতি মালাকাৰৰ খোলবাদন শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা প্ৰাণজিৎ প্ৰীতম কলিতাৰ সৈতে মই পম্পী মালাকাৰে আজিলৈ ইমানতেই বিদায় মাগিছো। নমস্কাৰ।
1: প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ 1035 কিলো হাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলো হাৰ্টজত। এতিয়া শুনক দিলীপ ডেকা আৰু সংগীত বিন্দুৰ কণ্ঠৰ কেইটিমান লোকগীত।

পকেট খুলিলে দিলীপ ডেকা আৰু লগৰীয়াসকলৰ কণ্ঠত এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।

0: আকাশখন গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এটি শুনক গুঘৰ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। আজিৰ অনুষ্ঠানটিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা। বাৰিষাৰ বৰষুণ, মৌচুমী বতাহৰ প্ৰভাৱত হোৱা বৃষ্টিপাত, এই হৈছে প্ৰকৃতিৰ এক অপূৰ্ব দান।
1: মোৰ আইৰ চকুপানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে?

জিমজিম জিম বৰষুণে নেপুৰ বজাই কত ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠগীতটি শুনিলে। সপোন সপোন লগা এই বৰষুণ যাক য'ত আছে এক বুজাব নোৱাৰা মাদকতা। অনিন্দিতা পালে গোৱা এই গীতটিৰ মাজত আমি তাকে বিচাৰি পাওঁ।

এখন গ্ৰীষ্মকালৰ প্ৰচণ্ড উত্তাপৰ পিছত পৃথিৱীখনক শীতল কৰি তোলে আৰু নদ নদী পুখুৰী আদি জলভাণ্ডাৰবোৰ পৰিপূৰ্ণ কৰি পেলায়।

শৰণ মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। বাৰিষাৰ ধুমুহাৰ বৰষুণে প্ৰকৃতিৰ সেউজীয়া ৰূপটোক আকৌ এটা নতুন জীৱন দিয়ে। সেইকাৰণে হয়তো কবিয়ে কৈছে, বাৰিষাৰে বৰষুণ শিহৰণ আছে শনা।

অনিবার্য কারণত গীতটি প্রচারত কিছু ব্যাঘাত হয়েছে, তার বাবে আমি দুঃখিত। খেতিয়কসকলে পথাৰৰ ধান আদি শস্য ৰোৱাৰ বৰষুণৰ পানী ব্যৱহাৰ কৰে। বাৰিষাৰ বৰষুণে ভূগৰ্ভৰ পানীৰ স্তৰ বৃদ্ধি কৰাৰ লগতে কৃষকসকলকো সহায় কৰে। বৰষুণজাকে কিন্তু মানুহক বিপদত নেপেলোৱাকৈও নাথাকে।

লাবি আশাৰে কঠীয়া নুটুৱাবি শিশুবধ ভাওনা নেপাতিবি ঘৰৰ চালতে শগুনক বহুৱাই মৰণৰ সবাহ নেপাতিবি হিৰ হিৰ হ'ব দেখালো।

0: 萌えなぬ手もとろ。
1: অসমীয়া সাহিত্য সংগীত জগতত বাৰিষাৰ বৰষুণে বিশেষ স্থান দখল কৰি আছে। মঞ্জুস্ত মহন্ত, অন্দিতা পাল, জুবিন গাৰ্গ, খগেন মহন্ত, ভূপেন হাজৰিকা, দীক্ষু, এই সকলো শিল্পীয়ে বৰষুণক লৈ এক বিশেষ উপস্থাপন কৰিছে।

দেখো কণ্ঠ গীতটিরে সামৰা হ'ল আমাৰ আজিৰ ৰামধেনু অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক জিতেন বসুমতাৰীৰ কণ্ঠত ৰাগ মালকোষ। শিল্পীৰ সৈতে তবলা সংগত কৰিছে দীপক চৰকাৰে, তানপুৰাত ৰমাদেৱী কলিতা আৰু হাৰমনিয়াম সংগত কৰিছে পংকজ শৰ্মাই।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে জিতেন বসুমতাৰীৰ কণ্ঠত ৰাগ মালকোচ শুনিলে। শিল্পীৰে বিভিন্ন বাদ্য সংগত কৰিলে সুদীপ সৰকাৰ, ৰুমাদেৱী কলিতা আৰু পংকজ শৰ্মাই। অনুষ্ঠানটোৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজিছে। সামৰ চমৰ আজিৰ তৃতীয় অধিৱেশন। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি। জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মঙলবাৰ 14/33 ভাস্কৰাব্দৰ, আহাৰ মাহৰ 29 তাৰিখ, 1948 অকাব্দৰ 23 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি 14 জুলাই। এতিয়া সময় পোৱা 5:33 হয় 30 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ ফৰ। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্ব ডিউটি ৰুমত আছে চুম্পী দেৱী, নিয়ন্ত্ৰণ কক্ষত